0: উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিক্সৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে 2024ৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনত 10 বছৰৰ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তিৰ নিশ্চিতিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক শুনানিৰ বাবে দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰক্ষী থানাত তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ IMC 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। চলিত বছৰৰ 7ৰ পৰা 10 অক্টোবৰলৈ নতুন দিল্লীত এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্ৰযুক্তি মঞ্চৰ দশম সংস্কৰণ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ বিভাগ আৰু ভাৰতীয় চেলুলাৰ অপাৰেটৰ এছ'চিয়েচনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ ব্যক্তি, টেলিকম অপাৰেটৰ, ষ্টাৰ্টআপ গোট, উদ্ভাৱক, বিনিয়োগকাৰী, গৱেষক আৰু নীতি প্ৰণেতাসকল একত্ৰিত হৈ ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পৰিকল্পনা যুগুত কৰিব। কালি উন্মোচনী অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিন্ধিয়াই কয় যে এই অনুষ্ঠানৰ বিষয়বস্তু স্কেল উইদাউট বাউণ্ডেৰিজে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক উপকৃত কৰিব পৰাকৈ যোগাযোগ ক্ষেত্ৰৰ উদ্ভাৱন, প্ৰযুক্তি আৰু ডিজিটেল সমাধানসমূহ দেশৰ বাহিৰলৈ প্ৰসাৰিত কৰাৰ বাবে ভাৰতৰ অভিলাষক প্ৰতিফলিত কৰে। তেওঁ কয় যে ভাৰতৰ টেলিকম যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত থলুৱাভাৱে বিকশিত উদ্ভাৱনসমূহৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসাৰ আৰু প্ৰযুক্তিসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি বিকশাই তোলাৰ গুৰুত্ব আৰোপ কৰা উচিত। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 4.5 লাখ কোটি টকা বিনিয়োগেৰে বিগত 2.5 বছৰত প্ৰায় 50 কোটি লোকক 5G সেৱাৰে সংযুক্ত কৰা হৈছে। 6G প্ৰযুক্তিয়ে ভাৰতৰ ডিজিটেল আৰু চোৰাংচোৱা ব্যৱস্থা শক্তিশালী কৰি তুলি দেশখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে IMC দশম সংস্কৰণত 4টা মূল বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বিষয়সমূহ হ'ল সৃষ্টি অৰ্থাৎ ভৱিষ্যত গঢ়ি তোলা, সুৰক্ষা অৰ্থাৎ আস্থা সবলীকৰণ, শক্তিশালী অৰ্থাৎ সুযোগ সুবিধাৰ সম্প্ৰসাৰণ আৰু সংবৰ্ধন অৰ্থাৎ বিকাশত ইন্ধন যোগোৱা। 4টা বিষয়ে ডিজিটেলি শক্তিশালী আৰু বিকাশকেন্দ্ৰিক ভৱিষ্যত গঢ় দিয়াৰ বাবে ভাৰতৰ লক্ষ্য প্ৰতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
2: And we've just taken a review 2 days ago of B6GA, Bharat 6G Alliance, 7 working groups, each on a mission to be able to contribute in their verticals, and all those 7 verticals multiplexing with each other, to use a telecom term, to be able to power India onto the standard setting framework of ITU and 3GPP, which has never been possible in the 75 years of our existence, which is happening today, ladies and gentlemen.
1: অনুষ্ঠানত দিয়া ভাষণত যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ চন্দ্ৰশেখৰ পেমাচানিয়ে কয় যে বিগত দশকটোত ভাৰতে যোগাযোগ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। IMC দশম সংস্কৰণে ভাৰতে লাভ কৰা এই অগ্ৰগতি

0: সমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব বুলিও তেওঁ মন্তব্য কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নতুন দিল্লীত ৰপ্তানি প্ৰসাৰ পৰিষদ আৰু উদ্যোগ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীগোৱেলে কয় যে এই বৈঠকখন সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত দেশৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধিৰ বিষয়ে হোৱা আলোচনাৰ পাছত অনুষ্ঠিত হয়। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনৈতিক বিকাশত সহায়ক হোৱাকৈ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ অধিক শক্তিশালী, প্ৰতিযোগিতামূলক আৰু ভৱিষ্যদৰ্শী ৰপ্তানি ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক দোহাৰে। বৈঠকত মুক্ত বাণিজ্য চুক্তিৰ লাভ, গুণগত মানৰ ৰপ্তানিৰ জৰিয়তে ব্ৰেণ্ড ইণ্ডিয়াৰ পদক্ষেপক প্ৰসাৰ কৰা, বাণিজ্যিক সুবিধাৰ উন্নীতকৰণ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে নতুন ৰপ্তানিকাৰীৰ বাবে নতুন সুযোগ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ প্ৰাণহানি ঘটাৰ ফলত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন দিশসমূহ আলোচনা কৰে। ইপিনে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশক তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
1: যদি এম জি এনৰেগাৰ আধৰুৱা হৈছে, ভি ভি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত এইবিলাক ফাণ্ড পাবলৈ এতিয়া বাকী আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15জনীয়া দল, আমিও যাম, পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তলৰ তৰফৰ পৰা সহায় কৰিব পৰা যায়, সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কিমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
0: কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে বহনক্ষম বিমান ইন্ধনৰ ব্যৱহাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ বাবে কাৰ্বন নিৰ্গমন হ্ৰাস আঁচনি গ্ৰহণৰ ক্ষেত্ৰত দেশৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে অহা বছৰৰ 1 জানুৱাৰীৰ পৰা কাৰ্বন নিৰ্গমন হ্ৰাস ব্যৱস্থা বাধ্যতামূলক কৰাৰ পূৰ্বে বহনক্ষম বিমান ইন্ধনৰ উৎপাদন, মিশ্ৰণ, যোগান শৃংখলা আৰু কাৰ্বনৰ পৰিমাণ সম্পৰ্কে অৱগত হোৱাৰ পদ্ধতি শক্তিশালী কৰিবলৈ আহ্বান জনায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বৈঠকত তেল বিপণন কোম্পানীসমূহে ৰূপায়ণ কৰি থকা বহনক্ষম বিমান ইন্ধন উৎপাদন প্ৰকল্পৰ অগ্ৰগতি, প্ৰমাণীকৰণ প্ৰক্ৰিয়া আৰু 2027 চনৰ পৰা এই ইন্ধনৰ প্ৰত্যাশিত চাহিদা পূৰণৰ বাবে ইয়াৰ লভ্যতা নিশ্চিত কৰাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীনাইডুৱে কয় যে চৰকাৰে বিশ্বজুৰি প্ৰতিযোগিতামূলক বহনক্ষম বিমান ইন্ধন যোগান শৃংখলা গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ফলত বিমান পৰিবহণ খণ্ডৰ বিকাশ হোৱাৰ লগতে বিশ্বজুৰি কাৰ্বন নিৰ্গমন হ্ৰাসৰ প্ৰচেষ্টাটো অৰিহণা যোগাব। তেওঁ কয় যে বহনক্ষম বিমান ইন্ধন নীতিৰ খচৰা চূড়ান্ত পৰ্যায়ত আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ জৰিয়তে এই খচৰা যুগুত কৰি থকা হৈছে। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ দিলীপ মহাদু গাৱিতে 10.71 ছেকেণ্ড সময়লৈ সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগাথনকথে 10.83 ছেকেণ্ড সময়লৈ ৰূপৰ পদক দখল কৰে। ইংলেণ্ডৰ কেভিন সন্তোষে 10.85 ছেকেণ্ড সময়লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে কালি মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক অৰ্জন কৰে। এই পদক অৰ্জন কৰি শ্ৰীশংকৰে কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। গ্লাছগো কমনৱেলথ গেমছত মীৰাবাই চানু আৰু শৰ্মিলা ধনখৰে সোণৰ পদক লাভ কৰাৰ পাছত দিলীপ মহাদু গাৱিতে ভাৰতৰ হৈ তৃতীয়টো সোণৰ পদক অৰ্জন কৰে। ভাৰতে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে পদক তালিকাৰ 8ম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ।

0: লোকসভাত কালি লোকপৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিক্সৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে। আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়ায়।

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল, আত্মশক্তিৰে ৰক্ষা কৰিব নোৱাৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ী হেনৰী ফৰ্ডৰ আজি জন্মদিন। যুক্তৰাষ্ট্ৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকেও ক্ৰয় কৰিব পৰাকৈ মটৰগাড়ীসমূহক নিৰ্মাণ আৰু মেৰামতি কৰা ফৰ্ডে ফৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰে। 1863 চনৰ 30 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত জন্মগ্ৰহণ কৰা হেনৰী ফৰ্ডৰ পিতৃৰ নাম উইলিয়াম ফৰ্ড আৰু মাতৃ আছিল মেৰী ফৰ্ড। তেওঁ 16 বছৰ বয়সতেই মেকানিক হিচাপে কাম কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ পাছত ফৰ্ড মটৰ কোম্পানী প্ৰতিষ্ঠা কৰাৰ লগতে কাৰখানাত গাড়ী উৎপাদনৰ গতি দ্ৰুত আৰু খৰচ হ্ৰাস কৰিবলৈ চলন্ত এছেম্বলি লাইন পদ্ধতি আৱিষ্কাৰ কৰে। 1914 চনত শ্ৰমিকসকলক দৈনিক $5 মজুৰি আৰু পিছলৈ 5-দিনীয়া সপ্তাহৰ কৰ্মদিন প্ৰৱৰ্তন কৰি এক নতুন উদাহৰণ সৃষ্টি কৰিছিল হেনৰী ফৰ্ডে। তেখেতৰ মৃত্যু হয় 1947 চনৰ 7 এপ্ৰিল তাৰিখে। অসমৰ সাহিত্য জগতৰ এগৰাকী চিৰস্মৰণীয় ব্যক্তি সাংবাদিক পদ্মবৰকটকীৰ আজি উপজা দিন। 1927 চনৰ 30 জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা পদ্মবৰকটকীয়ে 1956 চনত হিন্দুস্তান ষ্টেণ্ডাৰ্ড কাকতত লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। 1948 চনত আছাম ট্ৰিবিউন কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল। কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পদ্মবৰকটকীয়ে। ইয়াৰ ভিতৰত আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, সমকালীন, মাতৃভূমি, ইস্তাহাৰ, দ্য নৰ্থ ইষ্ট ডেইলি, নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি উল্লেখযোগ্য। এগৰাকী প্ৰসিদ্ধ সমালোচক আৰু প্ৰবন্ধকাৰ হিচাপে খ্যাতি অৰ্জন কৰা পদ্মবৰকটকীয়ে বহু চুটিগল্প, উপন্যাস, নাটক, কবিতা, শিশুগ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 2007 চনত অসম চৰকাৰে চুকাফা বঁটাৰে সন্মানিত কৰা পদ্মবৰকটকীৰ গ্ৰন্থৰাজিৰ ভিতৰত উপন্যাস হ'ল মনৰ দাপোন, জীৱন আৰণি, নজলা ধূপৰ ইতিকথা, কোনো খেদ নাই, জীৱন এখনা, শিৰৰ সেন্দুৰে অঁকা ছবি, ভয় নাই ভয় নাই, স্বপ্ন সত্য বাস্তৱ ইত্যাদি। কেইখনমান অনুদিত উপন্যাস হ'ল প্ৰথম প্ৰেম, হেই বিদেশী বন্ধু, সুৰীয়া বিহংগ আদি। চুটিগল্প অশ্লীল, ৰীতাৰ প্ৰেম, মৰমৰ চিন, আঙুঠি পিন্ধোৱাৰ পিছত ইত্যাদি। অনুদিত নাটক অথেলো, পুতলাঘৰ, ক্লিঅ'পেট্ৰা আদি। শিশুগ্ৰন্থ আমাৰ পৃথিৱী আৰু আমি, বৰণীয়সকলৰ বাল্যকাল, চিকিৎসা বিজ্ঞানৰ আধুনিক আৱিষ্কাৰৰ কাহিনী।

অনাতাৰ বিৱৰণ, সিচা পুখুৰীৰ মাছ, আমাৰ আশাৰ আছে ইতিহাস, অৰণ্যত গণতন্ত্ৰ, পৰজনমৰ শুভ লগনত, বালিঘৰ, মেঘবোৰ আকাশ নহয় ইত্যাদি। এইগৰাকী সাহিত্যিক সাংবাদিক পদ্মবৰকটকীৰ জীৱনাৱসান হয় 2008 চনৰ 11 মাৰ্চ তাৰিখে। এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখক মুথুলক্ষ্মী ৰেড্ডি, আজি তেখেতৰ উপজা দিন। তেওঁৱেই হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা বিধায়ক। 1927 চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হয়। তেওঁ ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজৰ প্ৰথম ছাত্ৰী আছিল। ইয়াৰ লগতে তেওঁ ভাৰতৰ প্ৰথম মহিলা জিলা পৰিষদৰ উপসভাপতি, ৰাজ্য সমাজ কল্যাণ উপদেষ্টা বোৰ্ডৰ প্ৰথম সভাপতি আৰু মাদ্ৰাজ পৌৰ নিগম অভয় হোমৰ প্ৰথম পৌৰমাতা আছিল। 1956 চনত ভাৰত চৰকাৰে তেওঁক সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। এগৰাকী সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, লেখক মুথুলক্ষ্মী ৰেড্ডিৰ দেহাৱসান হয় 1968 চনৰ 22 জুলাই তাৰিখে। জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিস্মাৰ্কৰ আজি মৃত্যুদিন। অটো ভন বিস্মাৰ্ক আছিল 19 শতিকাৰ এগৰাকী বিখ্যাত প্ৰুচিয়ান আৰু জাৰ্মান ৰাজনীতিবিদ। 1815 চনৰ 1 এপ্ৰিলত জন্মগ্ৰহণ কৰা অটো ভন বিস্মাৰ্কক আধুনিক জাৰ্মানীৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়। তেওঁ বিভিন্ন ৰাজ্য একগোট কৰি 1871 চনত এক শক্তিশালী জাৰ্মান সাম্ৰাজ্য গঠন কৰিছিল। তেওঁৰ ৰাজনৈতিক বুদ্ধি আৰু যুদ্ধৰ দ্বাৰা প্ৰুচিয়াৰ ক্ষমতা বৃদ্ধি হয়। আইৰন চেঞ্চেলৰ হিচাপেও জনাজাত অটো ভন বিস্মাৰ্কৰ মৃত্যু হয় 1898 চনৰ 30 জুলাই তাৰিখে। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1973 চনত মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক কৰা হয়। 2018 চনত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা সূচী প্ৰকাশ কৰা হয়। 2022 চনত ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত মীৰাবাই চানুৱে মহিলাৰ 49 কিলোগ্ৰাম শাখাৰ ভাৰ উত্তোলনত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে। 1973 চনত প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী চনু নিগমৰ জন্ম হয়। 1784 চনত আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰ মৃত্যু হয়। অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাট পৰশুৰামত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল। লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিছন বিষয়ত পেছাদাৰী প্ৰশিক্ষণ লোৱা কুলদা কুমাৰ ভট্টাচাৰ্য আকাশবাণী গুৱাহাটীৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিভাশালী অনাতাঁৰ প্ৰচাৰকসকলৰ অন্যতম। ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল কুলদা কুমাৰ ভট্টাচাৰ্য। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰমাৰ বাবে তেখেত দুবাৰকৈ জুৰিৰ সদস্য নিৰ্বাচিত হৈছিল। 1933 চনৰ 18 আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা কুলদা কুমাৰ ভট্টাচাৰ্যই কটন কলেজৰ পৰা বি এ পাছ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলেজত পঢ়ি থকা সময়তে হেমাংগ বিশ্বাসৰ নেতৃত্বত তেখেত ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে। 1960 চনত লণ্ডনৰ পৰা অভিনয় আৰু মঞ্চকলা বিষয়ত ছবছৰীয়া ডিপ্ল'মা কৰি উঠি প্ৰডাকশ্যন ডিজাইনত ব্ৰিটিছ ড্ৰামা লীগৰ পৰা 3 সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত কৰে। বহু অভিজ্ঞতা লৈ 1961 চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু দিল্লীত এটা ইংৰাজ নাট্যগোষ্ঠীৰ লগত কাম কৰে। সেইখিনি সময়তে তেওঁ হাবিব তানবীৰ, সুষমা শেঠৰ সৈতে কাম কৰাৰ সুবিধা পায়। 1962 চনত কুলদা কুমাৰ ভট্টাচাৰ্য অসমলৈ ঘূৰি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰ্যবাহী প্ৰযোজক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। আকাশবাণীৰ কাৰ্যবাহী প্ৰযোজক ৰূপে তেখেতে শ্বেক্সপিয়াৰৰ হেমলেটকে ধৰি কেইবাখনো প্ৰখ্যাত নাটকৰ অনাতাঁৰ প্ৰচাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰে। কুলদা কুমাৰ ভট্টাচাৰ্যই অভিনয় কৰা কেইখনমান চলচ্চিত্ৰ হ'ল শকুন্তলা, লতিঘটি, চিকমিক বিজুলী, প্ৰভাতী পক্ষীৰ গান, ৰামধেনু, সূৰ্যাস্ত, দীক্ষৌবনত পলাশ ইত্যাদি। তেখেতে 35খনতকৈও অধিক তথ্যচিত্ৰ আৰু চুটিছবি নিৰ্মাণ কৰিছিল। তাৰে কেইখনমান হ'ল

0: ডিলাইটফুল নেচার, প্রাইড অব নেচার, ডেঞ্জার এহেড, মেন বিহাইণ্ড মেটেল ইত্যাদি। 2023 চনত হাতীবন্ধু চলচ্চিত্ৰত কৰা ভইচ অভাৰৰ বাবে ইংৰাজী ভাষাত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ ৰূপে 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা কুলদা কুমাৰ ভট্টাচাৰ্য আকাশবাণীৰ গৌৰৱ। তেখেতৰ দেহাৱসান হয় 2024 চনৰ 1 নৱেম্বৰ তাৰিখে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় অব গৰীবৰ কে জয় বন গৈ।

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ চৰকাৰে 80,000 কোটি টকাৰ এক অভিলাষী উৎসাহী পেকেজ ঘোষণা কৰিছে। ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ এখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিছে আমেৰিকাৰ সংসদে। এই বিধেয়কখনে ভাৰত আৰু মস্কোৰ সৈতে শক্তিখণ্ডৰ শক্তিশালী সম্পৰ্ক থকা আন কেইবাখনো দিশত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। খেলৰ পৃষ্ঠাত কমনৱেলথ গেমছৰ এথলেটিক্সত নতুন ইতিহাস ৰচিলে ভাৰতৰ দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে। পুৰুষৰ 10,000 মিটাৰ দৌৰত ৰূপৰ পদক জয় কৰি অভিলেখ গঢ়িলে এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক জয়ী এথলীটগৰাকীয়ে। আনহাতে কমনৱেলথ গেমছৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতীয় বক্সাৰে। ভাৰতৰ কেইবাজনো বক্সাৰে কালি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ, অসমলৈ গৌৰৱ কঢ়িয়ালে শুভদীপ ঘোষে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ভাৰতৰ ছিনিয়ৰ পুৰুষ দলটোৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। পাকিস্তানৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে ৱেষ্ট ইণ্ডিজে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে আগবঢ়ালে লিউসিনিয়া বৰচেতিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: আজি প্ৰায় 8 বছৰ আগৰ কথা। মছজিদত নামাজ পঢ়ি বাটতে আহোঁতে কিনকিনে বৰষুণ দিলে। সেই ডেকা চুবুৰী নামঘৰৰ বাটচোৰাতে সোমাই চোৰাৰ উৰুখা ছালখন লৈ চাই ভাবি আছিলোঁ, গোসাঁই প্ৰভুকৈ বাটচোৰাটোৰ ছালখন টিঙৰে ভৰাই ল'ব লাগিব। টিঙৰ খৰচটো যদি লাগে মই নিজেই দিম।
1: পানীত উঠি আহিছে
2: নেকি?
1: পানীত উঠি আহিছে?
2: বলচোন, বল বল।

0: স্মৰণীয় নাম। একেদৰে মঞ্চ আৰু চলচ্চিত্ৰৰ এগৰাকী প্ৰতিভাবান অভিনেতা, পৰিচালক, সফল নাট্যকাৰ। নিজৰ জীৱনৰ অধিকাংশ সময় নিৰৱচ্ছিন্নভাৱে পৰম নিষ্ঠা আৰু সাধনাৰে সংস্কৃতিৰ উপাসনা কৰা এগৰাকী মহৎ শিল্পী। সিৰাজৰ চৰিত্ৰত তেখেতে কৰা অনবদ্য অভিনয় কোনোবাই জানো পাহৰিব পাৰিব? প্ৰতিজন অসমীয়াৰ হৃদয়ত তেখেতৰ সেই বলিষ্ঠ অভিনয়, তেখেতৰ সেই উদাত্ত কণ্ঠস্বৰে বিশেষ ঠাই অধিকাৰ কৰি আছে। সিৰাজ ছবিখনক পাছলৈ নাট্যৰূপ দিয়া হৈছিল। আকাশবাণীযোগে প্ৰচাৰিত সিৰাজ নাটখনতো সিৰাজৰ ভূমিকাত অভিনয় কৰি ফণী শৰ্মাদেৱে শ্ৰোতাৰ হৃদয় জয় কৰিছিল।
1: এপাক মাৰিলো আৰু।
2: অঁ, ভাল কথা। এ, তোমাৰ তাত ক'ৰবাৰ ছোৱালী এজনী আছে হেনো?
1: এজনী ছোৱালীনো ক'ৰবাত থাকিবহে ভাইজান, আল্লাই পঠিয়াইছে, আহিছে। মোৰ নচিবত তাইক আশ্ৰয় দিয়াৰ ফৰমান হৈছে, আশ্ৰয় দিছে। ক'ত আৰু ছোৱালী আহিব ভাইজান?
2: শুনিছোঁ ছোৱালীটিৰ গাত অকণমান চেকাও আছে।
1: চি চি চি চি চি গাঁওবুঢ়া, নাপায় নহয়, নাপায়, তেনেকৈ ক'ব নাপায় নহয়। আমাৰ সমাজত চকুত তাৰ গাত চেগা থাকিব পাৰে, কিন্তু খোদাৰ চকুত ছোৱালীটোৰ একেবাৰেই নিষ্পাপ ভাইজান, একেবাৰেই নিষ্পাপ।
2: জানো, ক'ব নোৱাৰো দেও, এইবোৰ কি চপাইছা? আকৌ শুনিছোঁ ছোৱালীজনী বোলে হিন্দু ছোৱালী। এতিয়া সেই সেই তোমাৰ ঘৰত হিন্দু ছোৱালী এৰা, এই চোৱা চাতি বুলি কথাবোৰতো আছে নহয়
1: গাঁওবুঢ়া।
2: হে,
1: মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে হে গাঁওবুঢ়া, মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে। খোদাৰ ঘৰৰ ছোৱালী, মানুহে সজা ধৰ্ম, মানুহে সজা সমাজৰ নীতি চোৱাই সাবিত্ৰীক নোচোৱাইহে গাঁওবুঢ়া। এৰা গাঁওবুঢ়া, দুকুৰি দেৱনা খচকিলোহে, জ্ঞান বিশ্বাসত জীৱনত কোনো গুণা মই কাহানি কৰা নাই গাঁওবুঢ়া। মোৰ দেহ মন সকলো পবিত্ৰ, মোৰ এই বজাৰ তলৰ মাটিত সাবিত্ৰীয়ে ভৰি দিলে চোৱা নাযায় গাঁওবুঢ়া, চোৱা নাযায়।
2: জানো
3: পিতা।
1: অ' সাবিত্ৰী, আইজনী কি?
3: মই সকলো কথা শুনি আছোঁ গাঁওবুঢ়া। মই হিন্দু ছোৱালী সঁচা কথা, কিন্তু হিন্দু মুছলমানৰ মাজত পাৰ্থক্য ঈশ্বৰে কৰা নাই, তেওঁ সকলোৰে জন্মদাতা। মানুহেহে মানুহৰ পাৰ্থক্য সৃষ্টি কৰিছে পিতা। গাঁওবুঢ়াৰ দৰে মানুহৰ কথাত আপুনি বেজাৰ নাপাব
1: পিতা। আপোনাৰ যদি নিজৰ সন্তান থাকিলহেঁতেন, আপুনি যদি এজনী পতি নাৰী হ'লহেঁতেন, তেনেহ'লে এনে সাংঘাতিক বচন আপোনাৰ মুখৰ পৰা নোলালহেঁতেন, আইদেউ নোলালহেঁতেন। আপোনাৰ নিজৰ সন্তান নাই, আপুনি হতভাগী, আপুনি হতভাগী আইদেউ। কিন্তু যি নাৰী এই সীতাৰ দৰে, এই এবাহী সুকোমল ফুলৰ দৰে সতি ছোৱালীক গৰ্ভত ঠাই দিলে, সেই নাৰী পতিতাটো নহয়েই। তেওঁৰ সমান ভাগ্য পাবলৈ বহুত জনম এবাদত কৰিব লাগিব আইদেউ, বহুত জনম এবাদত কৰিব লাগিব। নাকান্দিবি আইও, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি সীতা। মই জীয়াই থাকিলে তোক কেতিয়াও কান্দিবলৈ নিদিওঁ আই। এইবোৰ ডাঙৰ মানুহ, এইবিলাক ডাঙৰ মানুহৰ ঠাই আই, জটিল মানুহৰ ঠাই। এইবোৰ ডাঙৰ মানুহৰ বিষ নকৰা আচৰ লাগি তোৰ মাৰ অকালতে মূৰহি গলাই। এওঁলোকে তোৰ মন নুবুজে, ইহঁতক তোৰ মন নুবুজে। আই বল বল, আই বলো বল, নিজৰ ঘৰলৈ উভতি বলাই।
0: দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ চুটিকল্প সিৰাজৰ আধাৰত চিত্ৰনাট্য প্ৰস্তুত কৰি বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই যুটীয়াভাৱে পৰিচালনা কৰিছিল সিৰাজ ছবিখন। এই ছবিখনত অভিনয় কৰিবলৈ অহা সহশিল্পীসকলক নিজৰ প্ৰতিভাৰে অনুপ্ৰাণিত কৰিছিল ফণী শৰ্মাই, বুজাই দিছিল অভিনয়ৰ খুঁটিনাটিবোৰ। তাৰ মাজৰে এগৰাকী শিল্পী হ'ল ফাতেমাৰ চৰিত্ৰত অভিনয় কৰা অনুপমা ভট্টাচাৰ্য।
4: দূৰৈৰ পৰা দেখিলে ভয়ে লাগে, ফণী শৰ্মাক দেখিলে। কিন্তু মানুহজন ভিতৰত একদম খোলা মানুহ, একো ভয় কৰিবলগীয়া মানুহেই নহয়, খুব ফূৰ্তি কৰা মানুহ, খুব খোলা মানুহ আছিলে সেইজন মানুহ। সঁচাকৈ আজি থাকিব লাগিলে, আজিৰ ল'ৰা ছোৱালীয়ে সি বহুত কথা শিকিব পাৰিলে তেওঁৰ পৰা। আমি বহুত শিকিলোঁ, বহুত কৰিলোঁ। ফণী শৰ্মা যেতিয়া আমাৰ ঘৰলৈ গৈছিল, মই মানুহজন দেখি ভয় খাইছিলোঁ। তাৰপিছত যেতিয়া মানে চিনেমাৰ কথা উলিয়ালে আমাৰ ঘৰৰ পৰা, তেতিয়া ছোৱালী পঠিওৱাটো বৰ ডাঙৰ কথা আছিল। মাহঁতে কোনোমতে মান্তি নহয়। ফণী শৰ্মাই ক'লে যে তাইৰ নিচিনা ছোৱালী এজনী মোৰো আছে, দুইজনী একেলগে মোৰ ঘৰত থাকিব, তাইক মই কেম্পত থাকিবলৈ নিদিওঁ বুলি। তেতিয়া সেইবিলাক খুব বুজাই বঢ়াই আৰু দুপৰীয়া আমাৰ ঘৰতে ভাত পানী খাই তেওঁলোক গ'লগৈ।

0: পিছদিনা ক'লে, মোক কৈ থৈ গৈছে, অনু তুমি মই বিষটো আমি একেলগে কাইলৈ তেজপুৰলৈ যাওঁ। মাহঁতেও মান্তি হ'ল আৰু, পঠিয়াই দিলে গুচি আহিলোঁ। আহি চিধা ফণী শৰ্মাৰ ঘৰতে সোমাইছোঁ, তাতেই থাকিলোঁ। তাৰপৰাই চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে। য'লৈ যাব লাগে লৈ যায়, ফণী শৰ্মা যায় লগত। প্ৰথম মোৰ শ্বুটিং লৈছে ফতেমা চৰিত্ৰ, চিৰাজৰ ভনীয়েক ফতেমা, ফণী শৰ্মা হৈছে চিৰাজ। তেতিয়া ফণী শৰ্মাই মোক শিকাই বুজাই দিছে, এনেকৈ ক'বা, তেনেকৈ ক'বা, তেনেকৈ ক'বা, তেনেকৈ তেওঁ যেনেকৈ শিকাইছে মই তেনেকেই ডাইলগ কৈছোঁ আৰু। তেওঁলোকে খুব ভাল পাইছে, বোলে ভাল হৈছে। আউটডোৰ শ্বুটিং হৈ গ'ল, তাৰপিছত ইনডোৰত যাব লাগে কলিকতা। কলিকতাত গ'লোঁ, কলিকতাত যাই তাতো তেনেকৈ আমাৰ দুজনীক একেলগে থৈছে, বাকীবিলাক বেলেগে কেম্পত আছে। দাদা দাদা, চিৰাজে মাতিব, কি হ'লো দাদা? কিবা এটা ডাইলগটো পাহৰিছোঁ দেই, মই এতিয়া মনত নাই, মোৰ বঢ়িয়া ডাইলগ আছিলে এটা, একদম মানে মনত নাই, পাহৰি গৈছোঁ। কলিকতাত শ্বুটিং টুটিং কৰি ঘূৰি আহিলোঁ। আহি যেতিয়া চিনেমা ইয়াত ৰিলিজ হৈছে গুৱাহাটীত, তেতিয়া ফণী শৰ্মা বিষ্ণু বাবা দুয়োটা আহিছে আমাৰ ইয়ালৈ, এইখন চকীতে বহিছে দুয়োটা। অনু ব'লা, তোমাক লৈ আমি আজি চিনেমা চাওঁ। হেৰি বুলি ইয়াত লৈ গ'ল, আমি আটাইকেইটা একেলগে বহি চিনেমা চাইছোঁ। চাই পেলাই নিজকে দেখি মানে তেতিয়া বৰ আচৰিত লাগিছিলোঁ, ওৱা। তাৰপিছতে ফণী শৰ্মাক কৈছোঁ, দাদা বলিন দা, এইবিলাক কি কৰিছে, এইবিলাকতো ভাল কথা হোৱা নাই নহয়। ঘৰত বলিন বুলি মাতে ফণী শৰ্মাক। আমি বেজবৰুৱা বংশৰ ছোৱালী, এইখন দেখি যদি মোক বিয়া কৰাবলৈ কোনো আগবাঢ়ি নাহে তেতিয়া কি হ'ব? তোমাৰ দৰা ঠিকেই হৈ আছে, আমিয়ে ঠিক কৰি থৈছোঁ বোলে, তুমি চিন্তা নকৰিবা। শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথা কৈছে। ফণী শৰ্মাই মোক কান্দিবলৈ শিকালে অভিনয়ত। মই কান্দি যেতিয়া অভিনয় কৰোঁ, অডিয়েঞ্চে কান্দি কান্দি হাইৰাণ হৈ যায়। ডিব্ৰুগড় থিয়েটাৰ, শিৱসাগৰ ৰিহাৰ্চেল, কেঁচুৱা এটালৈ ওলাই আহিছে, কেঁচুৱাটো বেমাৰ, ৰিহাৰ্চেল কৰি আছোঁ। মই পৰা নাই দেই, কান্দি পেলাই কথাটো ক'ব লাগে, মই পৰা নাই। মোক খুব ধমক দিছে ফণী শৰ্মাই। তাৰপিছত মই সেইদিনা ৰাতিটো বলিন্দাই মোক শিকাই দিলে ফণী শৰ্মাই, যে এইটো এনেকৈ ক'ব লাগে। মই সেইদিনা গোটেই হ'ল নাইট মই নুশুলোঁ। মই ফণী শৰ্মাৰ মুখৰ এক্সপ্ৰেশ্যনটো চাই মই ডাইলগ মুখস্থ কৰিছোঁ। পিছদিনা থিয়েটাৰ ডিব্ৰুগড়লৈ যাম। ফণী শৰ্মাই মোক এবাৰো নুসুধিলে, অনু তুমি ডাইলগখিনি ক'ব পাৰিছানে বুলি মোক এবাৰো নুসুধিলে। তাৰপিছত মই বোলো ময়ো নকওঁচোন বাৰু, চাওঁ আজি কি হয়। সেইটো বুলি গৈ যেতিয়া ডিব্ৰুগড় ষ্টেজৰ ওপৰত উঠিছোঁ, মোৰ হাত ভৰিবোৰ কঁপিছে এনেকৈ তেনেকৈ। তাৰপিছত মই আৰু ভগৱানক চিন্তা কৰিছোঁ, ভগৱান আজি মোৰ মানটো ৰাখিবা আৰু। তাৰপিছত মই ডাইলগ আৰম্ভ কৰিছোঁ। কেঁচুৱাটো মৰিব আৰু, ডাক্তৰ অহা নাই তেতিয়ালৈকে, সৰু বাচ্চা এজনী আছিলে, অলৰেডি কেঁচুৱাটো মৰিলে। মাকে তাইক কৈছে, দেউতাৰ আহিলে ল'ৰাটো মৰা বুলি ক'বি। তাৰপিছত ফণী শৰ্মা সোমাই আহিছে, সিপাক হাজিৰা কৰে দেই, মানুহৰ ঘৰে ঘৰে হাজিৰা কৰা চাকৰি। অলৰেডি ল'ৰাটো মৰিছে, মই ষ্টেজলৈ ওলাই আহিছোঁ, তা ফণী শৰ্মাই বাহিৰৰ পৰা আহি সোমাইছে, ছাইডত থিয় হৈ আছে। মই ক'লোঁ নে, সোণকণ আৰু নাই, সোণকণ আৰু নাই, সোণকণ মৰিল, সেয়াই সেয়াই ভগৱতী, মই তোমালৈ কি আগ কৰিম গোসানী, মোৰ একো নাই, একো নাই গোসানী, এয়া পাত মাত্ৰ বালা আছে, ইয়াকে ভগাই মই তোমাৰ দেৱালয়লৈ এপাহি সোণৰ ফুল আগ কৰিম গোসানী, মোৰ সোণকণক ভাল কৰি দিয়া গোসানী, মোৰ সোণকণক ভাল কৰি দিয়া। যেতিয়া স্ক্ৰীণখন পৰি গ'ল, অডিয়েঞ্চৰ মানুহ গৈ ভিতৰত ভৰ্তি হৈ গ'ল। তাৰপিছত মই বলিন্দা সেৱা কৰিছোঁ। মই বোলো, বলিন্দা আপোনাৰ মনৰ মতন হ'লনে? কথা নক'বা অনু, মোৰ চকু পানী সৰহৰকৈ ওলাই গৈছে। মই বোলো ঠিক আছে, মই ছাকচেছ।
1: নাট্যক্ষেত্ৰখনত ফণী শৰ্মাদেৱৰ একনিষ্ঠ সাধনাই বহুতকে অনুপ্ৰাণিত কৰিছিল। তাৰ ভিতৰত এগৰাকী নাট্যকাৰ হ'ল অৰুণ শৰ্মা।
2: এদিন মই মামীৰ লগত, মামীহঁতৰ দেউতাকৰ ঘৰ হ'ল কলিবাৰীত, আমি আছিলোঁ বাৰহলীয়াত মামাহঁতৰ ঘৰত। তাৰপৰা আমি খোজকাঢ়ি যাব লাগে, তেতিয়া ৰিক্সা টিক্সা নাই। এদিন গধূলা গৈছিলোঁ মামীৰ লগত, মামীহঁতৰ ঘৰত সত্যনাৰায়ণ পূজালৈ। আমি বানচেজৰ কাষেদি যাব লাগে, মাজতে পোনাই গ'লে একেবাৰে বানচেজৰ দুৱাৰবিলাকৰ কাষেদি যাব লাগে। এনেকৈ গৈ আছোঁ, গৈ পেলাই দেখিলোঁ অডিটৰিয়ামটোৰ পিছফালে দুৱাৰখন খোলা আছে, আৰু সেইখিনি সময়ত তেতিয়া ছটা না চাৰে ছটা ওলাইছিলে। এনেকৈ ভুমুকি মাৰি চালোঁ, ষ্টেজত ফণী শৰ্মাই কিবা কৰি আছে। তেতিয়া মামী ক'লোঁ, মামী আপুনি গৈ থাকক ওচৰতে, আৰু মামী আপুনি গৈ থাকক, মই কিবা এটা চাই যাওঁ। তেতিয়া ভুমুকি মাৰি এনেকৈ গৈ পেলাই বহিলোঁ। সেই তেতিয়া বেঞ্চে আৰু চকী নাই, চকী কেইখনমান আগত থাকে, তাৰো আগত মাটিত হেৰি পাৰি দিয়ে, ত্ৰিপাল পৰি দিয়ে, ল'ৰা ছোৱালীবোৰ তাত বহে, আমি তাত বহি চাইছিলোঁ ত্ৰিপালত বহি। অডিটৰিয়ামটোৰ শেষৰ পৰা মই বেঞ্চ এখনত বহি পেলাই চাইছোঁ, ফণী শৰ্মাই ষ্টেজত খুব দীঘল দীঘল সংলাপ মাতি আছে, মানে পিছত সাতটা আঠটাত আহিব, বাকীবোৰ ৰিহাৰ্চেল কৰিব, তাৰ আগতে তেওঁ এটা দীঘল।

0: খালিয়া সংলাপ মাতি আছে, খালি অডিটোরিয়ামটো কোনো নাই, তেওঁ ষ্টেজত থিয় হৈ পেলাই এটা দীঘলীয়া সংলাপ মাতি আছে, খালি শূন্য আসনবিলাকলৈ চাই। এইটো চাই মোৰ মনত তেতিয়া খুব এটা চাপ লাগিল, তাৰপিছত মই গুচি গ'লোঁ আৰু। এই যে চাপ এটা মোৰ মনত পৰিল,
1: হাঁ
0: ঠিক ধৰিছা, এই চাপটো মই নাজানো আৰু, তেনেকৈ থাকিল থাকিল। তাৰপিছত যেতিয়া মই ইয়াত 1961 চনত বোধ কৰোঁ নে 62 চনত কলুদা বৎসৰ যেতিয়া আহিল, তেওঁ এখন নাটক লিখিবলৈ ক'লে, নাটক এতিয়া লিখিবলৈ ল'লোঁ। লৈ পেলাই লিখি যাওঁতে তেনেকৈ মই নিবাৰণ ভট্টাচাৰ্যৰ নাটকখন পঢ়িছা, শেষৰ দৃশ্যটো লিখিলোঁ। লিখি উঠি কিবা কাৰণত কথা ভাবোঁতে পিছত হঠাৎ ভাবিলোঁ, এই ভাৱটো মোৰ কিয়লৈ আহিল, মনত পৰি গ'ল যে মই বহু বছৰ আগতে সেই দৃশ্যটো দেখিছিলোঁ, হয়তো সেই দৃশ্যটোৱে মোৰ অৱচেতন মনত কাম কৰি আছিলে। আৰু সেই নিবাৰণ ভট্টাচাৰ্য যেতিয়া এয়া গদ্য বুলি প্ৰথম হৈছিলে, সেই নাটকখন লিখিবৰ সময়ত হয়তো সেইটোৱেই ওপৰলৈ উঠি আহি চেতন মনলৈ উঠি আহি তাত প্ৰকাশ পালে।
2: চিৰাজৰ উপৰিও ফণি শৰ্মাদেৱে জয়মতী, ইন্দ্ৰমালতী, পিয়লি ফুকন, সৰাপাত, এৰাবতৰ সুৰ, ধুমুহা, আমাৰ ঘৰ, নৰকাসুৰ, শকুন্তলা, মণিৰাম দেৱান, প্ৰতিধ্বনী আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছিল। তেওঁ নিজে পৰিচালনা কৰা পিয়লি ফুকন ছবিখনত অভিনয় কৰিছিল গোমধৰ কোঁৱৰৰ চৰিত্ৰত।
3: দেশত দুৰ্ভিক্ষ মাৰি মৰক হয়, দেশৰ দা ডাঙৰীয়াসকলৰ গাত পাৰ বা নালাগে, আইছো দেউতা, সেই হতভোগীয়াবিলাকৰ ওপৰে দিয়ে সি বলি যায়, সিহঁতৰ দুখ হোৱাৰ আধাৰ আৰু বেছি। আজি দুবছৰ দেশ টাকা শুকান পথাৰ নলকা হৈ পৰি আছে, তথাপি সিহঁতে নিজৰ তিৰোতাৰ হাতৰ কাণৰ লাম লিকতি বেছি, এহাতেৰে চকু পানী চুকি আনহাতে ৰাজপথ পঠাই, সিহঁতে আপোনালোকৰ পৰা কোনো উপকাৰ নিবিচাৰে, আইছো দেউতা, সেই হতভোগীয়াবিলাকে অতদিনে মাত্ৰ এই ফেৰাই বুজি পাইছে যে সেই উপকাৰৰ মাজতেই আপোনালোকে কৌশলেৰে লুকুৱাই ৰাখিছে সিহঁতৰ প্ৰতি চৰমতম অপকাৰ, কৰজৰে সিহঁতে আপোনালোকৰ ওচৰত এই ফেৰাই মাত্ৰ উপকাৰ বিচাৰে, আইছো দেউতা, যেন অনাহকত সিহঁতৰ ওপৰত আপোনালোকে উৎপীড়ন নকৰে, অত্যাচাৰ নকৰে, আন খুৱাই হাতী এৰি দি আপোনাৰ ল'ৰাই নিৰীহ ৰাইজৰ জীৱন লৈ যি ধূলা খেলা খেলিছে তাক চালে কঠিন শিলো হয়তো কমি যাব, অত্যাচাৰী অত্যাচাৰে যেতিয়া সীমা অতিক্ৰম কৰে পাপৰ প্ৰায়চিত্ত তাৰ কাষ চাপি আহে, যত মানুহ নহয় আইছো দেউতা, সিহঁত আপোনাৰ ঘৰৰ ঘৰচীয়া জন্তুৰ দৰেই নিৰীহ কিছুমান জীৱ, শৰীৰে মোহাৰি গ'লেও সিহঁতে প্ৰতিবাদ কৰিব নোৱাৰে, মাতভাৱে সি সিহঁতৰ পূৰ্বজন্মৰ কৰ্ম কৰ, আপুনি মাতৃ, আপোনাৰ হৃদয় কেতিয়াও কঠিন হ'ব নোৱাৰে, খাবলৈ নাপায় শুকাই যোৱা সিহঁতৰ সেই ল'ৰা ছোৱালীক দেখা পালে আপোনাৰ নিশ্চয় পুতৌ হ'ব, সিহঁত বৰ দুৰ্গ বুলি আইছো দেউতা, সিহঁতে তেজক পানী কৰি কপালৰ ঘাম মাটিত পেলাই গোটেই দিনটো খাটি মাত্ৰ আঠাটুকীয়াকৈ এসাঁজ খায়, আপুনি ল'ৰাৰ মাক, ৰাইজৰ সা সপোনী মাত্ৰ বুটলি ফুৰিবলৈ মাজু পাক এৰি নিদিব, তেওঁৰ চলন ফুৰণৰ প্ৰতি চকু দিয়ক, এই মোৰ আপোনাৰ ওচৰত মিনতি শিক্ষা।
2: ফণি শৰ্মাদেৱৰ লিখনিৰ মাজেৰে আমি নিৰ্মল হাস্যৰসৰ অনন্য আমেজ লাভ কৰিব পাৰোঁ। ৰং বিৰঙত সন্নিৱিষ্ট হৈ আছে তেখেতৰ জীৱনৰ বহু ৰসাল অভিজ্ঞতা।
4: 1928 চন, সেই সময়ত তেজপুৰত সতী জয়মতীৰ মৃত্যুবাৰ্ষিকী প্ৰতিবছৰে পালন কৰা হৈছিল। উল্লেখ কৰা চন দুটাৰে কোনো এটা চনৰ সেই বছৰৰ তিথি। তেজপুৰ ৰংগমঞ্চত সেই উপলক্ষে দিনত সতীজয়মতীৰ বিষয়ে ৰচনা পাঠ, বক্তৃতা, আবৃত্তি আদি হৈছিল। ৰাতিলৈ অভিনয়, সেই বছৰ পদ্মনাথ গোহাঁই বৰুৱাৰ জয়মতী নাটকৰ অভিনয় হৈছিল। উষা ছাত্ৰসভা নামে সেই সময়ত তেজপুৰত ছাত্ৰসকলৰ এখন সভা আছিল। প্ৰতি দেওবাৰে সভাখন বান ৰংগমঞ্চত বহিছিল। সেই সভাৰ ছাত্ৰসকলেই জয়মতী নাটক সেই বছৰ অভিনয় কৰিছিল। নাটকৰ গদাপানীৰ ভূমিকাত মই। জয়মতী নাটকত সেইদিনা ৰাতি মোৰ প্ৰথম মঞ্চত উঠি অভিনয় কৰাৰ অভিজ্ঞতাৰ কথা কওঁ। নাটকৰ গদাপানীৰ ভাওত মই, জয়মতীৰ ভাওত প্ৰফুল্ল দাস। ফুটবল খেলাত প্ৰফুল্ল দাস পাকৈত, ভাল খেলুৱৈ বুলি গোটেই অসমতে তাহানি নাম, আনকি কলিকতাৰ মোহন বাগান দলতো তেওঁ ঠাই পাইছিল। ৰাতি 9 বজাত নাটক আৰম্ভ হোৱাৰ কথা। মঞ্চত প্ৰথম ঘণ্টা পৰাৰ লগে লগে বাহিৰত অৰ্কেষ্ট্ৰা বাজি উঠিল। নাটকৰ প্ৰথম অংক, প্ৰথম দৃশ্য হ'ল গদাপানীৰ কক্ষত চিন্তামগ্ন গদাপানী বহি আছে। জয়মতীয়ে প্ৰৱেশ কৰি অমিত্ৰাক্ষৰ ছন্দত গদাপানীৰ লগত কথোপকথন কৰিছে। চৌঘৰৰ পৰাই মঞ্চাধ্যক্ষই মোক আনি প্ৰথম দৃশ্য গদাপানীৰ কক্ষত পাৰি থোৱা আহল বহল বেদী এখনত বহুৱাই দিলে। সন্মুখৰ আঁৰ কাপোৰ, সিফালে হলত অৰ্কেষ্ট্ৰা বাজিছে আৰু ইফালে বাজিছে মঞ্চৰ বেদীত থকা মোৰ বুকুত। ধংকৈ মঞ্চৰ কাষত কোব পৰিল। একে চাবেই বেদীৰ পৰা উঠি লৰ মাৰোঁ যেন লাগিছিল, পিছে নামাৰিলোঁ। সন্মুখৰ আঁৰ কাপোৰ ওপৰলৈ উঠি গ'ল,

0: হলত থকা শ শ দৰ্শকৰ মুখবোৰ চকুত পৰিল। মানুহবিলাকে চকীত বহি মোক যেন খাবলৈহে খাপ লৈ আছে এনেকুৱা লাগিল। ফুলাম পাতৰ ৰিহা মেখেলা, মূৰত কঁকাললৈকে বৈ পৰা চুলি, হাতত গামখাৰু, ডিঙিত দুগদুগি পিন্ধি জয়মতীৰূপী প্ৰফুল্ল দাস ওলাই আহিল। চিন্তাত মগ্ন হৈ থাকিবলগীয়া গদাপানী মই। জয়মতীয়ে প্ৰৱেশ কৰা আৰু মোৰ কাষৰ বেদীত বহা মই গম পাইছোঁ। জয়মতীয়ে গদাপানীৰ কাষত বহি এই কথাখিনিৰে আৰম্ভ কৰিব লাগে। পৰেনে মনত প্ৰিয়া তাহানীৰ কথা, নীলগতে দেখা আৰু নীলগতে হঁহা, পূৰ্বৰাগে উপচাই হিয়া। জয়মতীৰূপী প্ৰফুল্ল দাসে থোকাথুকি মাতেৰে বচন মাতি গৈছে, পৰেনে মনত প্ৰিয়া তাহানীৰ কথা, নীলগতে দেখা আৰু নীলগতে হঁহা। এই হঁহা শব্দটোৰ ঠাইত জয়মতীৰ মুখত অতৰ্কিতে এনে এটা আপচু শব্দৰ উচ্চাৰণ হ'ল যিটো শব্দ শুনি প্ৰমতাৰে কিতাপ পেলাই হাঁহিবলৈ ধৰিলে। মঞ্চৰ ৰিংছৰ কাষত অভিনয় চাই থকা কৰ্মকৰ্তাসকলেও মুখত সোপাদি হাঁহিবলৈ ধৰিলে। অহলৰ দৰ্শকৰ প্ৰথম শাৰীৰ কিছুমানেও শব্দটো শুনি গিজনি মাৰি হাঁহি উঠিল। অতদিনে সলসলীয়াকৈ মুখস্থ কৰি থোৱা বচন ফাকিৰ শব্দটোৰ বেমানী ৰূপ দেখি জয়মতী কঁপিবলৈ ধৰিলে। বাকী শব্দবোৰৰ ওপৰতো আস্থা হেৰুৱাই জয়মতী নিমাতি হ'ল। মঞ্চৰ বেদীত কঁপি কঁপি বহি থকা নিমাতি জয়মতী আৰু গদাপানীলৈ চাই হলত দৰ্শকৰ হাঁহি ৰোজান উঠিল। তৃতীয় শ্ৰেণীৰ পৰা কোনোবা এটাই চিঞৰি উঠিল,
1: আবে পুতুল, পামচু পিন্ধি জয়মতী হ'বলৈ আহিছ নহয়।
0: প্ৰফুল্ল দাসক তেজপুৰত পুতুল নামেৰেহে চিনে। পুতুলৰ ভৰিলৈ চাই দেখোঁ নতুন পামচু চিকমিকাই আছে। এইবাৰ হলত কিৰিলি পৰিল। যি জয়মতীক খেলপথাৰত বেকৱাৰ্ড লাইনে চক্ৰবিহু পাতি অব্যৰ্থ গ'লৰ সন্ধানৰ পৰা বাধা দিব নোৱাৰিছিল, সেই প্ৰফুল্ল দাস ওৰফে পুতুলে মঞ্চত বহি ঠক ঠককৈ কঁপিবলৈ ধৰিছে। কাষতে বহি থকা জয়মতীৰ কঁপনিলৈ লক্ষ্য কৰি মূৰ কঁপনি চৰিল। নিৰুপায় হৈ মঞ্চাধ্যক্ষই জয়মতীৰ ভৰিৰ পৰা পামচু হুলুকাই প্ৰথম দৃশ্যৰ পৰাই দুনাই নাটক আৰম্ভ কৰি যৱনিকাও পেলালে। পিছৰ ফালে ভয় ভঙাত নাটকো জমিছিল। মানুহে বোলে চাই বেয়া পোৱা নাছিল, মই এটা মেডেলো পালোঁ। তাৰ চাৰিদিনৰ পিছত ফুটবলৰ ফাইনেল খেলত ওপৰা ওপৰিকৈ তিনিটা গ'লেৰে হেট্ৰিক কৰি পুতুলে অপমানৰ পুতক তুলিলে। কাৰণ থিয়েটাৰৰ দিনা হলৰ তৃতীয় শ্ৰেণীৰ পৰা আবে পুতুল, পামচু পিন্ধি জয়মতী হ'বলৈ আহিছ বুলি চিঞৰাজন বিপক্ষৰ কেপ্টেইন। আমাৰ টীমত পুতুল চেণ্টাৰ ফৰৱাৰ্ড, শ্ৰী কামাখ্যা ত্ৰিপাঠী বেক আৰু মই গ'লকিপাৰ।

অভিলেখাগাৰৰ পৰা। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা চিৰাজ নাটকৰ চিৰাজৰ চৰিত্ৰত আৰু পিয়লি ফুকন ছবিখনৰ ছাউণ্ডট্ৰেকৰ পৰা গোমধৰ কোঁৱৰৰ চৰিত্ৰত অভিনয় কৰা ফণী শৰ্মাদেৱৰ সংলাপ, অনুপমা ভট্টাচাৰ্যই কোৱা চিৰাজ ছবিখনৰ অভিজ্ঞতাৰ কথা, লগতে ৰং বিৰঙত সন্নিৱিষ্ট ফণী শৰ্মাদেৱৰ জীৱনৰ এটি ৰসাল অভিজ্ঞতা পাঠ কৰিলে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হৈ গ'ল ব্যৱস্থা।
5: কিহৰ
4: গুড্ডিৰ ফিজৰ
5: চাওচোন, 20,000 টকাৰ লোন ততালিকে। জানানে কোনে দিছে? সুত বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে। ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গ'ল ব্যৱস্থা। দৰমহা এডভান্সত দিছো।
6: আৰবিআইয়ে কয়
4: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
7: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ।

0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2 আৰু গোলাঘাট জিলাত 1 লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78 বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1,00,000 ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰ যোগে 15,000 টকাকৈ আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্বাসৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
2: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নত ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষিপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও মন্তব্য মুখ্যমন্ত্ৰী নামেৰে ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছোঁ।
1: ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15 প্ৰতিনিধি দলে আজি উজনি অসমৰ 4 জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে VBG ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ 6 বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত

0: চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয়ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্যৰ পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয়ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে প্ৰকাশ কৰে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্চাঙত 493%, ৱখাত 108% আৰু মন জিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বান ক্ষয়ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে SDRFৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহ্বান জনায়। আন্তঃমন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হ'লে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয়ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰত উল্লেখ কৰা হৈছে। আকাশবাণীৰ গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই 2 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
1: বেটা মই কাল আপনে ভতিজে কে ঘর হোকে আয়া, মই দেখকর হেরান রহ গিয়া কি ও লোক দিন ভর এসি চালাতে হ্যাঁ, রোজ ওয়াশিং মেশিন চালাতে হ্যাঁ, ঘর মে দো দো ফ্রিজ হ্যাঁ, ফির ভি উসকা বিজলি বিল পতা হ্যায় কিতনা আতা হ্যায়? জিরো। মনে পুছা তো ভতিজা বোলা, চাচা জি সব উপর ওয়ালে কি দয়া হ্যায়, মতলব সোলার প্যানেল কি। মনে সোচা আব তো লগওয়ানা হি পড়েগা।
2: পিএম সূর্য ঘর মুফত বিজলি যোজনা, জুড়নে কে লিয়ে রেজিস্টার করে PM Surya Ghar.gov.in পর।
3: হর ঘর সূর্য ঘর।
4: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
5: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। लोकसभा ने लोक परीक्षा अनुचित साधन रोकथाम संशोधन विधेयक 2026 पारित किया। विधेयक में प्रश्न पत्र लीक मामले में दोषी पाए जाने पर 10 साल तक कारावास का प्रावधान। बिहार, गुजरात और मध्य प्रदेश की 3 विधानसभा सीटों पर उपचुनाव के लिए मतदान जारी। बिहार सरकार ने दरभंगा के रायम और मधुबनी के सकरी में बंद चीनी मिलों को फिर से खोलने का निर्णय लिया। लाल सागर संकट और वैश्विक उथल पुथल के बावजूद भारत के व्यापारिक निर्यात में 15% की वृद्धि। श्रावण महीने की वार्षिक कांवड़ यात्रा आज से शुरू और राष्ट्रमंडल खेलों में भारत ने पैरा एथलेटिक्स में पुरुषों की 100 मीटर T47 स्पर्धा का स्वर्ण और रजत पदक जीतकर रचा इतिहास। और अब समाचार विस्तार से। लोकसभा ने लोक परीक्षा अनुचित साधन रोकथाम संशोधन विधेयक 2026 पारित कर दिया है। विधेयक में प्रश्न पत्र लीक मामले में दोषियों को 10 वर्ष तक के कारावास और 10 करोड़ रुपए तक के जुर्माने का प्रावधान है। इसके अतिरिक्त अपराधियों की संपत्ति भी जब्त कर ली जाएगी। मामलों के शीघ्र निपटारे के लिए प्रत्येक राज्य सरकार और केंद्र शासित प्रदेश को दैनिक सुनवाई के लिए विशेष फास्ट ट्रैक कोर्ट स्थापित करने का आदेश दिया गया है। विधेयक के अनुसार अपराधों की जांच पुलिस थाने में सूचना

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা শিল্পীৰ নিজা।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: হীৰেণ গোহাঁইৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী দলি ঘোষ।

0: হীৰেণ গোহাঁইৰ গীতৰ কথাৰে সেয়া আছিল ডলি ঘোষ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনো আহক সুৰেশ হাতীমুৰিয়াৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা সৈয়দ সাদুল্লাৰ, প্ৰযোজনা ভৱেশ গোস্বামীৰ।

0: ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ গীতৰ ৰচনা আৰু উপেন্দ্ৰ কুমাৰ ফাংচুৰ প্ৰযোজনাৰে নাছৰিন হালিমৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক এলি আহমেদৰ গীতৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে হায়দৰ আলীয়ে।

অনুষ্ঠানত সেয়া আছিল দিলীপ দাস, গীতটিৰ কথা আছিল এলি আহমেদৰ, প্ৰযোজনা আছিল হায়দৰ আলীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78 বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ 6 বিষয়াৰে গঠিত আন্ত মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বৰ্ষৰ বাজেটৰ লগতে 2 নতুন আৰু 13 সংশোধনী বিধেয়কসহ 15 বিধেয়ক গৃহীত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ, আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2 আৰু গোলাঘাট জিলাত 1 লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78 বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1,00,000 ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰযোগে 15,000 আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্বাসনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
2: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নত ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহাৰ্য আৰু ক্ষিপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছোঁ।
1: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15 প্ৰতিনিধি দলে আজি উজনি অসমৰ 4 জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে VBG ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
3: যদি এম জি এনৰেগাত আধৰুৱা হৈছে VBG ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত এইবিলাক ফাণ্ড পাবলৈ এতিয়া কি আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ।

0: কৰা হ'ব। আমাৰ বিভাগৰ 15 জনীয়া দল, আমিও যাম। PNRDৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তলৰ পৰা সহায় কৰিব পৰা যায়, সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কিমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
1: কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয় ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বান প্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয় ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্চাঙত 493%, ৱখাত 108% আৰু মনজিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বানৰ ক্ষয় ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰেই কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে SDRFৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহ্বান জনায়। আন্তঃ মন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি তেওঁলোকে আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয় ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত কোৱা হৈছে। অসম বিধানসভাৰ চলিত বছৰৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। এইবাৰৰ অধিৱেশনত 14 দিনৰ বাবে কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। বান পৰিস্থিতিৰ বাবে অধিৱেশনৰ সময় 2 দিন হ্ৰাস কৰা হয়। 6 জুলাইত আৰম্ভ হোৱা এই অধিৱেশনত চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ উপৰি 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা সদনত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ আগতে 2026 চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক, অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক আৰু অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক গৃহীত হয়। সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদনৰ লগতে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ 2024 চনৰ 31 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ সামাজিক, অৰ্থনৈতিক আৰু সাধাৰণ খণ্ডৰ প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে কালি সদনত গৃহীত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত সংশোধনীৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি ৰাজ্যৰ 250 বছৰীয়া বা তাতকৈ পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব পাৰিব। 3টা প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
2: কামাখ্যা, বৰদোৱা, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই। যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহ'লে DC এভিকশ্যন কৰিব পাৰিব। এতিয়াৰ পৰা আমি তাত নতুনকৈ মাটি নিকি, অৰ্থাৎ অকল পুৰণা অসমীয়া হলে নহব, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই 75 বছৰ নহয় ময়ো মাটি কিনিব নোৱাৰো। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকে, স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই।
1: ইপিনে বিধানসভাত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখন ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শন, সমন্বিতকৰণ আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰাৰ বাবে উত্থাপন কৰা হৈছে। ৰাজ্যখনত ধান, সৰিয়হৰ লগতে মাকৈৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মাকৈৰ ন্যূনতম সমৰ্থন মূল্য 2410 টকা ধাৰ্য কৰা হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি সদনক জানিবলৈ দিয়ে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্ত 250 টকা প্ৰদান কৰাৰ ফলত

0: কৃষকসকলে প্ৰতি কুইণ্টল মাকৈৰ বিপৰীতে 2660 টকাকৈ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সদনত কালি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থাত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলিও প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিৱেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিত্ত বিভাগৰ দায়িত্বত থকা বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি 2026-27 বিত্তীয় বৰ্ষৰ বাবে 900 কোটি টকাৰ বাজেট দাখিল কৰে। মহিলাৰীয়ে 71,84,00,000 টকাৰ খাতি বাজেট দাখিল কৰে। চলিত বিত্তীয় বৰ্ষত মুঠ 91,34,00,000 টকা লাভৰ বিপৰীতে 162,85,00,000 টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। কালি প্ৰশ্নকালত শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে বডোফা ছুপাৰ 50ক ইউএন ব্ৰহ্ম বিনামূলীয়া UPSC, APSC, NEET আৰু JEE কোচিং কাৰ্যসূচী হিচাপে পুনৰ নামকৰণ কৰাৰ বিষয়ে উল্লেখ কৰে। ডিব্ৰুগড়ত থকা ৰেল মন্ত্ৰালয়ৰ 10 বিঘা ভূমিত বৃহৎ গাড়ী পাৰ্কিং স্থান নিৰ্মাণ কৰা হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নিৰ্মাণৰ বাবে আজিৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি কাম আৰম্ভ কৰাৰ বাবে ৰেল বিভাগক নিৰ্দেশ দিছে। ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনে কালি ৰেলমন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ উপ মেয়ৰগৰাকীয়ে কালি ৰেলমন্ত্ৰীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰি প্ৰদান কৰিছিল। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদুগাৱিতে 10.71 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগানকথে 10.83 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটোত 3টা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ভাৰত সম্প্ৰতি 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে তালিকাৰ 8ম স্থানত আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: উজনিৰ জলপ্ৰলয়ৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। গৃহলৈ উভতি দিশহাৰা বানপীড়িত, ধ্বংসস্তূপত পৰিণত হ'ল আপোন ঘৰ, ভঁৰালৰ শ শ কুইণ্টল গুটি ধানো শেষ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। বান সম্পৰ্কীয় বাতৰিক নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰ্যালোচনা বৈঠক সম্পৰ্কীয় বাতৰিক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। অসম কোঅপাৰেটিভ এপেক্স বেংকে বানবিধ্বস্ত জিলাকেইখনৰ ঋণগ্ৰস্ত লোকসকলক কিস্তি আদায়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে আন আন বেংকসমূহেও এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰীৰ নিৰ্দেশ। আজি মুখ্যমন্ত্ৰীৰে বেংক কৰ্তৃপক্ষসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক, ঋণৰ কিস্তি পীড়িতক সকাহ দিব বেংকে শিৰোনামেৰে দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যৰ অস্থিৰতা আৰু সংঘাতৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালীৰে খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ঊৰ্ধমুখী হৈ থকাৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ আশংকা থকা বুলি এটা বাতৰি দৈনিক অসম কাকতে অধিক দাম বৃদ্ধিয়ে বজাৰত জ্বলাব জুই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। সত্ৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ভূমি বিক্ৰী বন্ধ কৰি অসম বিধানসভাত বিধেয়ক গৃহীত কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটোক দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। সুৰাৰ কোটিটকীয়া চোৰাং বেহা, বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগনামাত 19 জন অভিযুক্তৰ নাম উল্লেখ থকাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ প্ৰণীতা। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 বজাত প্ৰচাৰ

হবলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। যোৰহাটৰ বিশিষ্ট লেখক, সাহিত্যিক তথা বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেণ বৰুৱাৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰৰ ছগৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বছৰৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলা রেহরূপত আজি শুনক গোলাঘাট জিলার রেহরূপ। আমার সৈতে আছে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈ। কাজিৰঙাৰ বনাঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বছৰজুৰি অসুস্থ, আঘাতপ্ৰাপ্ত অথবা মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা বন্যপ্ৰাণী আৰু চৰাই উদ্ধাৰৰ ক্ষেত্ৰত এটি পৰিচিত নাম হৈছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈ। বিগত 21 বছৰে তেওঁ নীৰৱে আগবঢ়াই আহিছে প্ৰকৃতি সংৰক্ষণৰ অনন্য সেৱা। এই সন্দৰ্ভত এটা প্ৰতিবেদন আগবঢ়াইছে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
2: বর্তমান মনোজ গগৈ তত্ত্বাবধানত 15টাক বিভিন্ন প্রজাতির চৰাই পোৱালি প্রতিপালিত হৈ আছে। বিভিন্ন কারণত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা একনমানি চৰাইবোৰক উদ্ধাৰ কৰি যত্নৰে ডাঙৰ কৰি তোলাৰ কামত ব্যস্ত হৈ আছে তেওঁ। এই কাৰ্যসূচীত বিভিন্নজনৰ সহযোগিতাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈ। সুখৰ কথা যে বৰ্তমান সকলো চৰাই পোৱালি সুস্থ হৈ ক্ৰমাৎ ডাঙৰ হৈ আহিছে। কেৱল এই চৰাই পোৱালিবোৰেই নহয়, বিগত 21টা বছৰে কাজিৰঙা আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলত বিপদত পৰা অসংখ্য পশু পক্ষী আৰু বন্যপ্ৰাণী উদ্ধাৰ কৰি চিকিৎসা আৰু যত্নৰ ব্যৱস্থা কৰাৰ পাছত পুনৰ প্ৰাকৃতিক বাসস্থানলৈ উভতাই দিয়াৰ দায়িত্ব পালন কৰি আহিছে তেওঁ। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা এই উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ইতিমধ্যে একাধিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে মনোজ গগৈ। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েও মনোজ গগৈৰ এই অনন্য কৰ্মৰাজিক উচ্চচিত প্ৰশংসা কৰি প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৱদানক বিশেষভাৱে স্বীকৃতি জনাইছে। প্ৰকৃতিপ্ৰেম কেৱল কথাৰে নহয়, কৰ্মৰ জৰিয়তেও যে প্ৰকাশ কৰিব পাৰি সেয়া পুনৰবাৰ প্ৰতিপন্ন কৰিছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে। তেখেতৰ এই নিঃস্বাৰ্থ আৰু মানৱীয় প্ৰয়াসে সমাজৰ আন বহু লোককো প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছে।
1: স্বচ্ছ কাজিৰঙাৰ লক্ষ্যৰে কাজিৰঙা গ্ৰীণ ফিউচাৰৰ নিৰৱচ্ছিন্ন অভিযান অব্যাহত ৰাখি সুস্থ, স্বচ্ছ আৰু সন্তুলিত এটা পাৰিপাৰ্শ্বিক পৰিৱেশ গঢ়াৰ বাবে কাম কৰি আহিছে। এই লক্ষ্যক সাৰথি কৰি ঠিক এবছৰ পূৰ্বে কাজিৰঙাৰ একাংশ সচেতন যুৱকে হাতত তুলি লৈছিল ঝাৰু। আমি আৰু আমাৰ কাজিৰঙা শ্লোগানেৰে জন্ম হৈছিল স্বেচ্ছাসেৱী সংগঠন কাজিৰঙা গ্ৰীণ ফিউচাৰৰ। এই সন্দৰ্ভত এটা বিশেষ প্ৰতিবেদন আগবঢ়াইছে আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
2: বিগত 1 বছৰত সংগঠনটোৱে কাজিৰঙাৰ বিভিন্ন অঞ্চলত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান চলাই আৱৰ্জনা আঁতৰাই বহু স্থান পুনৰ স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ সক্ষম হৈছে। সংগঠনটোৱে কেৱল স্বচ্ছাৰে সেৱাৰ মনোভাৱ ৰাখি দৃঢ় সংকল্প আৰু এখন প্ৰদূষণমুক্ত কাজিৰঙা গঢ়াৰ অদম্য ইচ্ছাশক্তিৰে অব্যাহত ৰাখিছে নিজৰ কৰ্ম। প্লাষ্টিক আৰু বিভিন্ন পেলনীয়া সামগ্ৰী য'তে ত'তে পেলোৱাৰ ফলত জনস্বাস্থ্যৰ লগতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ আৰু পৰ্যটনৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে। এই সমস্যাৰ বিৰুদ্ধে কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযানেই নহয়, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰেও অবিৰত প্ৰচাৰ চলাই আহিছে কাজিৰঙা গ্ৰীণ ফিউচাৰে। সংগঠনটোৰ মতে স্বচ্ছ পৰিৱেশ গঢ়াৰ দায়িত্ব কেৱল চৰকাৰৰ নহয়, সমাজৰ প্ৰতিগৰাকী সচেতন নাগৰিকেও ইয়াত অংশগ্ৰহণ কৰিব লাগিব। সেই উদ্দেশ্যেই তেওঁলোকে মানুহক এই সামাজিক আন্দোলনৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছে। প্ৰতিষ্ঠাবৰ্ষৰ প্ৰথম বৰ্ষপূৰ্তিৰ ক্ষণত কাজিৰঙা গ্ৰীণ ফিউচাৰে বিগত 1 বছৰত সংগঠনটোৰ বিভিন্ন দিশত সহায় সহযোগিতা আগবঢ়োৱা সকলো শুভাকাংক্ষী স্বেচ্ছা

0: সেৱক আৰু অভানুদ্যায়ী সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে ভৱিষ্যতেও সকলোৰে সহযোগিতা আৰু আশীৰ্বাদেৰে এখন স্বচ্ছ, সেউজ আৰু সুন্দৰ কাজিৰঙা গঢ়াৰ সংকল্প ব্যক্ত কৰিছে।
1: উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা 23 জুলাইত গোলাঘাট জিলাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল। বান পৰিস্থিতিৰ বুজ লোৱাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিছিল। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত পথ আৰু এলিভেটেড কৰিডৰ নিৰ্বিধা অতি সোনকালেই মুকলি কৰা হ'ব। এই প্ৰকল্প ৰূপায়ণ হ'লে জাতীয় ঘাইপথৰ যানজঁটৰ সমস্যা হ্ৰাস পোৱাৰ লগতে বানপানীৰ সময়তো যাতায়াত অধিক সুৰক্ষিত আৰু সুগম হোৱাৰ আশা কৰা হৈছে। ইয়াৰ উপৰিও নুমলীগড় গহপুৰ সংযোগী সুৰংগ বা টাৰ্নেল প্ৰকল্পৰ নিৰ্বিধাও অতি কম সময়ৰ ভিতৰতে মুকলি কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্প সম্পূৰ্ণ হ'লে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত দূৰত্ব যথেষ্ট হ্ৰাস পাব আৰু ইয়াৰ ফলত যাতায়াত ব্যৱস্থাত এক নতুন দিগন্ত সূচনা হ'ব বুলি মত প্ৰকাশ কৰে তেখেতে।
1: আজিৰ জিলাৰ ৰেহৰূপ ইমানেই। কাইলৈ পুনৰ আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত গোলাঘাট জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612662325 আৰু 9435405222। প্ৰিয় শ্ৰোতা, আপোনালোকৰ সৈতে ষ্টুডিঅ'ত আছো মই জ্যোতি হাজৰিকা। ফোন অহালৈকে আমি এটি গীতকে শুনোচোন। শিল্পী পুলক বেনাৰ্জী, গীতৰ কথা কেশৱ মহন্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। হেল্ল'
5: হয় নমস্কাৰ।
4: হয় নমস্কাৰ, সুপ্ৰভাত।
5: সুপ্ৰভাত,
4: আপুনি ক'ৰ পৰা কৈছে?
5: মই দৰং জিলাৰ তেন্দুগুৰিৰ পৰা ক'লো, কুলদীপ শৰ্মাই।
4: কুলদীপ শৰ্মা, হয়, আজি আপুনি আমাৰ অনুষ্ঠানত কি গীত শুনিব?
5: হয় বাইদেউ, আচলতে আজি আপোনাৰ পছন্দৰ যিকোনো এটি গীত বিচাৰিছোঁ।
4: হয়, মোৰ পছন্দৰ এটি গীত। ঠিক আছে বাৰু, মোৰ পছন্দৰ এটি গীত হ'লেতো ঠিকেই আছে, মই শুনাই দিম। আৰু আপোনাৰ সৈতে কোন কোন আছে এতিয়া?
5: হয়, মোৰ মা আছে, মোৰ ভাইটি আছে।
4: হয়
5: হয়, তেনেকৈ আমি বৰ্তমান ঘৰতে আছোঁ।
4: হয়, ঘৰতে আছে। বতৰ কেনেকুৱা তাতে?
5: বতৰ বৰষুণৰ বতৰ, আৰু বৰষুণ বুলি ক'লে বৰ্তমান সময়ত অসমত যি
4: সেইটোৱে আমি সবেই সকলোৱে আমি সেইটোৱে কামনা কৰো। ঠিক আছে বাৰু, আপোনাৰ মোৰ পছন্দতে এই গীতটি শুনাইছো আপোনালোকলৈ।
5: ধন্যবাদ।
4: হয়।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ
0: হয় নমস্কাৰ সুপ্ৰভাত, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই নলবাৰী জিলাৰ চুটিকাটা কৈ টেকাগুৰা কৈছে, ক'ৰ পৰা? মিছ হাজৰা বেগমে কৈছো।
0: হয় হয়,
1: খুব ভাল লাগে বাইদেউ।
0: ধন্যবাদ ধন্যবাদ, আপোনাৰো মাতটো ধুনীয়া। আজি আপুনি কি গীত শুনিব?
1: মই আজি অতি পুৰণি গীত, মোৰ দেউতাৰ মুখত সদায় শুনা পাওঁ, মাৰ ঘৰত গ'লে
0: চুলতানাৰ
1: কণ্ঠত

0: হয় হয়
1: এই
0: বৰ
1: গানটো
0: সুন্দৰ,
1: শুনিব বিচাৰিছো।
0: হয় আপোনাৰ মাতটো বৰ সুন্দৰ, আপোনাৰ
1: ভাল বাৰু।
0: হয় আপোনাৰ অনুগ্ৰহটো মই ৰাখিবলৈ বিচাৰিম। হয় আজি আপোনাৰ অনুষ্ঠানত, আমাৰ অনুষ্ঠান শুনি থাকোঁতে কোন কোন আছে লগত?
1: মোৰ মানে বৰ্তমান মই এতিয়া অকলে আছো, মোৰ হাজবেণ্ড শিক্ষকতা কাম কৰে,
0: হয়
1: তেওঁ মানে অলপ ওলাই গ'ল বজাৰ কৰিবলৈ, বজাৰ আছে,
0: হয়
1: মোৰ দেউতা আহিছে মাত্ৰ, সেইকাৰণে দেউতা আৰু মানে দোকানত মূৰলৈ চিপ্ছ আনিব গৈছে, আৰু মই এইখিনিতে মই হিৰাচন লগৰ মামাৰ কাৰণে এই গানটো চুজা কৰিছো, আৰু মংকিম মামাৰ কাৰণে, আৰু মোৰ দেউতাই গানটো খুব ভাল পায়, খুব ভাল পায়, তেখেতে হাঁহি আছে কেতিয়াৰ পৰা।
0: হয় হয় বৰ ভাল কথা, আপোনালোকৰ সকলোৰে অনুৰোধ ৰক্ষা কৰি আজি গানটো আপোনালোকলৈ আগবঢ়াইছো।
1: ভাল বাৰু,
0: হয় ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, সুপ্ৰভাত, আপুনি ক'ৰ পৰা কৈছে?
1: মই অমল বসুমতাৰী ক'লো, ৰঙাপাৰা শোণিতপুৰৰ পৰা।
0: হয়, আৰু আপুনি আজি কি গীত শুনিব?
1: মই আজি তালাশ চিনেমাখনৰ যিকোনো এটা গীত বজাই দিলেও হ'ব বাইদেউ।
0: তালাশ চিনেমাখনৰ ন? আজি আজি আপোনালোকৰ তাত বতৰ কেনেকুৱা?
1: বতৰটো আজি অলপ ভালে চলি আছে, বৰষুণো নাই, ৰ'দো নাই, মানে ডাৱৰীয়া হৈ আছে, অলপ ঠাণ্ডা বতৰ চলি আছে, নহ'লে এইকেইদিনমান বহুত গৰমত।
0: হয় হয়, এইকেইদিন যথেষ্ট গৰম পৰিছে এইকেইদিন, আৰু বৰষুণৰ পৰিমাণ বহুত বেছি হৈছে আচলতে এইবছৰ, সেইকাৰণে এইকেইদিন অলপমান ৰ'দ দিছে বাৰু, ভালেই হৈছে, গৰম পাইছোঁ যদিও ৰাইজৰ কাৰণে, মানে অলপমান বৰষুণটো কমিলেহে মানে কিছু সকাহ হ'ব, সেইকাৰণে
1: কিছুমান জেগাত মানে বৰষুণৰ কাৰণে বহুত মানে দিগদাৰ চলি আছে। হয় হয়, মানে বৰষুণ বেছিভাগ হোৱাই নাই,
0: হয়,
1: কিন্তু বৰষুণ হ'লেহে মানে আমাৰ খেতি পথাৰটো মানে সেউজীয়া হৈ থাকে।
0: হয়, আৰু প্ৰকৃতিয়েও বহুত এবাৰ মানে ক্ষতি কৰিছে, বহুত ক্ষতি হৈছে, সেইটো কাৰণে মানে কিছুদিন আৰু এমাহ, এই মাহটো শাওন মাহটোত থাকিবই অলপ কিছু বৰষুণৰ পৰিমাণ, সেইটোৱে। ঠিক আছে, আপোনাৰ
1: তাৰপিছত মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
0: হয় হয়, কওকচোন।
1: মোৰ লগত শুনিব কাঞ্চন হাজং ভণ্টি, আৰু সোণমণি কলিতা ভণ্টি, আৰু আমাৰ বনবাসী মণ্ডল, মাধৱী নাথ বিনি, আৰু ভাইকন মুণ্ডা, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ, লাকি, আৰু কাশিম আলি, শৰত দুৱাৰা, নীলোৎপল দুৱাৰা, পুতুল বৰুৱা, এই সকলোৱে মানে গানটো শুনিবলৈ ভাবি আছো।
0: হয়, ঠিক আছে,
1: আপোনালৈও থাকিল, আৰু আকাশবাণী গুৱাহাটী সকলো শুনা শ্ৰোতাসকললৈ মই গানটো উচৰ্গা হিচাপে দিলোঁ।
0: হয় হয়, আপোনালোক সকলোৰে বাবে এই গীতটো মই আগবঢ়াইছোঁ। ঠিক আছে, শুনি থাকক। হয়।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰমানে?
2: মানেটো হ'ল হোমিঅ'পেথিক।

0: আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেল্ল'
4: হেল্ল'
3: হয় নমস্কাৰ, সুপ্ৰভাত।
4: নমস্কাৰ বাইদেউ, সুপ্ৰভাত।
3: হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
4: মোৰ নাম আনজাৰুল ইছলাম, মই পূৰ্ব নগাঁও হয়, কিন্তু মই কৰ্মসূত্ৰে মৰিগাঁও জিলা বুঢ়াগাঁৱত থাকোঁ মই।
3: হয়, আৰু আজি আপুনি কি গীত শুনিব?
4: আজি জুবিন গাৰ্গৰ ৰদৰ গুলচবি পৰা যিকোনো এটা গীত শুনাই দিলে হ'ব।
3: হয়, ঠিক আছে। আপোনাৰ গীতটিৰ অনুৰোধৰ বাবে আৰু কোন কোন আছে আপোনাৰ লগত?
4: মোৰ লগত আছে মোৰ খুৰা আৰু বা আছে, বাইদেউ আছে, তেনেকে ভণ্টি।
3: হয়, আপুনি কৰ্মসূত্ৰে মৰিগাঁৱত থাকো বুলি ক'লে, বুঢ়াগাঁৱত, আপুনি কি কৰি আছে?
4: মই তাত মানে প্ৰাইভেট স্কুল এখনত কাম কৰি আছো আৰু।
3: হয়, আপুনি ৰেডিঅ' শুনিবলৈ সময় পায়?
4: হয় বাইদেউ, মানে বন্ধ পালে এতিয়াতো সামাৰ ভেকেশ্যন আছে, এতিয়া শুনিয়ে থাকো তেনেকে।
3: আমাৰ কি কি অনুষ্ঠান শুনে আপুনি?
4: যি আৰু মানে আপোনালোকৰ ফালে যি চব পিন্ধো লাগে, যিটো কল্পতৰ অনুষ্ঠান আজি যিটো দিছে বহুত ভাল লগা তেনেকে।
3: যিটো হয় সেইটো আচলতে আপোনালোকৰ বাবেই সেইটো অনুষ্ঠান আছে, আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰে আমাৰ লগত, সেইকাৰণে আচলতে ভাল লাগে সেই অনুষ্ঠানটি। আৰু শুনি থাকিব আমাৰ অনুষ্ঠান, আৰু আপোনাৰ অনুৰোধ মৰ্মে মই আপোনাৰ এই গীতটি বজাবলৈ চেষ্টা কৰিছোঁ।
4: ঠিক আছে,
3: ঠিক আছে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেল্ল'
5: হেল্ল' নমস্কাৰ, মই ইজেশ্বৰ লহকৰ।
4: হয় নমস্কাৰ, ভালে আছেনে?
5: ভালে আছোঁ দিয়ক।
4: হয়, আজি আপুনি কি গীত শুনিব?
5: ভূপেন হাজৰিকাৰ এটা দিলি হ'ল আৰু পুৰণা।
4: হয় হয়, ভূপেন হাজৰিকা।
5: মই ডলা ডলা নহ'লে ৰংমন মাছলৈ গ'ল যিটো পাৰি আপোনালোকে।
4: হয় হয় হয়, ঠিক আছে বাৰু, আপোনাৰ অনুৰোধটো ৰাখিবলৈ চাম, চেষ্টা কৰিম। এতিয়া কি কৰি আছে আপুনি? ঘৰতে আছে?
5: এতিয়া মোৰ ঘৰত আহিছে, ৱাই ফাইডাল ঠিক কৰিব আহিছে, কিবা বেয়া হৈ আছিল। আমাৰ ঘৰৰে চলি প্ৰাঞ্জল লুচি মাৰে, মোৰ ঘৰৰে চলি। আৰু আহিছে অৰ্ণৱ, অৰ্ণৱ বনিয়া হৈছে ৰস্তা দেখে পাৰে এইবিলাকত, ফোনৰ পৰা আৰম্ভ কৰি কিবা ফোন বেয়া হলে তেওঁকে কওঁ আমি। বনিয়া হৈছে অৰ্ণৱ সকলোৱে জানে এই অঞ্চলত, ফোন চোন চব ঠিক কৰি দেই।
4: হয় আচলতে বৰ ভাল কথা।
5: আৰু মোৰ কেইজনমান বন্ধুৰ নাম ক'ব লাগিব।
4: হয় কওকচোন।
5: আনন্দ গন্ধিয়া, কল্পনা আমিন, বংকিম দাস, হাজেৰা বেগম মোৰ ভাগিনী হয়, হাজেৰা বেগম, তাৰপাছত ৰূপালী কলিতা আৰু মাধৱী নাথ, এইকেইজন বন্ধুৰ নাম মই ক'লো। তেওঁলোকে আপোনালোকৰ নিয়মীয়া শ্ৰোতা কলাৰ।
4: হয় গম পাওঁ আমি, আপোনালোকৰ ফোন আহি থাকে আমালৈ, বৰ ভাল লাগে, শুনি থাকিব। আৰু এতিয়া আপোনাৰ অনুৰোধ ৰক্ষা কৰি আপোনালোক সকলোৰে বাবে এই গীতটি বজাবলৈ চেষ্টা কৰিছোঁ, আৰু এই গীতটি হ'ব আমাৰ অনুষ্ঠানৰ শেষৰটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটিৰেই মই জ্যোতি হাজৰিকাই আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিলোঁ। অনুষ্ঠানটি প্ৰচাৰত মোক সহযোগ কৰিলে সুশান্ত দত্তই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে মাটিৰ গান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ পদ্মধৰ বসুমতাৰীৰ কণ্ঠৰীতি বড়ো গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনোৱা হওক ভৱ ৰংচন আৰু সহশিল্পীসকলৰ কণ্ঠত এটি কাৰ্বি গীত।

এটি ঘোষণা আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে, অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 9435405222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। ঘোষণাটি ইমানেই। শ্ৰোতাসকলে, মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া অনিল চন্দ্ৰ বৰ্মনৰ কণ্ঠত এটি ডিমাচা গীত।

0: ভূপেন দেউৰী আৰু সংগীসকলৰ কণ্ঠৰ দেউৰী গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱা পানীৰ সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেটেৰে পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, কাকডুঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ'টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ'টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ'বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈৰ সোঁপাৰৰ শলমৰা মথাউৰিৰ ছিগি যোৱা অংশ জিঅ'টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৈৰ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত MGNREGAৰ হিতাধিকাৰীসকলৰ বাবে VBG ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰাৰ কথা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। অসম চৰকাৰে ডিমাছা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমাহাছাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাছাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা মতে জিলাখনত চৰকাৰী কাম কাজত ইংৰাজীৰ লগতে ডিমাছা ভাষাও ব্যৱহাৰ কৰা হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এই জাননী মৰ্মে ডিমাছা জনগোষ্ঠীৰ সুকীয়া পৰিচয়ক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। জিলাখনৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। গুৱাহাটী মহানগৰৰ বেটকুছিৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 2 লোকৰ মৃত্যু হয়। পথৰ নাতিত ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰ বেগেৰে অহা আন এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে ট্ৰাক চালক আৰু হেণ্ডিমেনজনৰ থিতাতে মৃত্যু হয়। মৃত লোক দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 94354052222 এই 2টি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা আৰু আশিফ আহমেদ, FM ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে আমি বিভিন্ন ঠাইলৈ গৈ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে বিভিন্ন বিষয়ত আমি কথা পাতোঁ আৰু তেখেতসকলৰ অনুৰোধৰ্গী আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিত মই কথা পাতিবলৈ লৈছোঁ গুৱাহাটী মহানগৰী সম্পৰ্কত। মই বৰ্তমানে উপস্থিত আছোঁ গুৱাহাটীৰ উজান বজাৰত। এগৰাকী যুৱকৰ ওচৰলৈ মই আহিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
3: মোৰ নাম জ্যোতিষ কাকতি, মই গুৱাহাটীৰ চাৰ্ভেৰ বাসিন্দা আৰু মই এনে পাণবজাৰতে কৰ্মসূত্ৰে মোৰ অফিচ ইয়াতে। আৰু মই আজি এই গুৱাহাটীৰ যি এটা নৈসৰ্গিক শোভা এটা ইয়াতে দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰৰ পাৰত, তাৰ কাৰণে আজি ইয়ালৈ আহিছোঁ।
2: গীতেৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ আৰু আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ গুৱাহাটী মহানগৰী সম্পৰ্কত। আৰু এই সম্পৰ্কত মই ক'ব বিচাৰিছোঁ যে গুৱাহাটীক যদিও আমি মহানগৰী বুলি কওঁ, ইয়াত যদিও এটা যান্ত্ৰিক পৰিৱেশ বিৰাজ কৰে, তথাপিও তাৰ মাজতে গুৱাহাটীৰ এটা স্বকীয় প্ৰাকৃতিক সৌন্দৰ্য নিশ্চয়কৈ আছে। সেয়া অতীজৰ পৰাই আছে। সেই প্ৰাকৃতিক পৰিৱেশটো সম্পৰ্কে আপোনাৰ পৰা কিছু জানিব বিচাৰিছোঁ।
3: হয়, মই গুৱাহাটীবাসীৰ লগতে এজন অসমীয়া হিচাপে মই খুব গৌৰৱ বোধ কৰোঁ যে আমাৰ মহাবাহু বৰলৈত ব্ৰহ্মপুত্ৰ আমাৰ গুৱাহাটীৰ মাজমজিয়াদি বৈ গৈছে। ব্ৰহ্মপুত্ৰই আমাৰ গোটেই মহানগৰীখনক এক যি নৈসৰ্গিক এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰি দিছে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ হৈ থকা উচিত। আৰু লগতে আমাৰ চিত্ৰাচলেই হওক বা নীলাচলেই হওক বা আমাৰ নৰকাসুৰ পাহাৰৰ পৰা যিমান ইটোৰ পিছত সিটো পাহাৰে আমাক ডাকিনী পাহাৰলৈকে যিমানবোৰ পাহাৰ আছে আমাৰ মাজত, ই এটা গোটেই সোণত সুৱগা চৰাইছে। ইয়াৰ যান্ত্ৰিকতাৰ মাজত এই পাহাৰবোৰ দেখিলে আমি নিশ্চয় নিজকে কেতিয়াবা পাহৰি পেলাওঁ যে আমি মহানগৰৰ বাসিন্দা। আমাক এনেকুৱা লাগে যে আমি কোনোবা খুব দূৰ দূৰণিৰ খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতহে আছোঁ।
2: হয়, আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে, আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
3: মই আমাৰ হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াৰ বাঁহী গানটো শুনিব পালে ভাল পাম।
2: হয়, নিশ্চয়কৈ, জুবিন গাৰ্গৰ কণ্ঠত এটি খুবেই সুন্দৰ গান। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।

0: প্রিয় শ্রোতা, পুনৰ এগৰাকী যুৱতী লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম হিমাশ্ৰী বৰুৱা, মই কৃষ্ণনগৰ জাপৰিয়গৰ পৰা আহিছোঁ।
0: আপোনাক আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানটিত আজি মই কথা পাতি আছোঁ গুৱাহাটী মহানগৰী সম্পৰ্কত। আৰু এই গুৱাহাটী মহানগৰীখন গোটেই ৰাজ্যখনৰে প্ৰশাসনিক কেন্দ্ৰবিন্দু হোৱাৰ উপৰিও মহানগৰীখনে বিভিন্নজনৰ বাবে কৰ্মসংস্থাপনৰ বাট মোকলাইছে, আপুনি এই সম্পৰ্কে কি ক'ব?
1: তো আমিও ভাবোঁ সেইটো সঁচা কথা, কাৰণ মানুহে বেলেগ বেলেগ জেগাত নাপালেও গুৱাহাটীত আহি পেলাই এইখিনি মানুহে পাইছে, সৰু সুৰা কাম হ'লেও পাইছে, দোকানতে হওক বা হোটেলতে হওক বা এনেকুৱা আৰু। আৰু যিবিলাকে শিক্ষিত সেইবিলাকেতো ভাল চাকৰিয়ে পাইছে, আৰু চবে পঢ়িবৰ কাৰণে ইয়াতে আহে, দূৰ দূৰণিৰ পৰাও চাকৰি বিচাৰিও ইয়াতে আহে। ইয়াতে ভাল ভাল মহাবিদ্যালয়, ইউনিভাৰ্চিটি এইবিলাক আছে বা অফিচ, ইয়াতে সৰু সুৰা কাম কৰিলেও মানুহে চলি যাব পাৰে আৰু। কম দৰমহাৰ চাকৰি হ'লেও মানে কিবা নহয় কিবা চলি যাব পাৰে আৰু।
0: হয়, নিশ্চয়কৈ শৈক্ষিক, প্ৰশাসনিক, ব্যৱসায়িক বিভিন্ন দিশত ইয়াত সংস্থাপনৰ সুবিধা আছে। আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনাৰ চেষ্টা কৰোঁ। আজি অনুষ্ঠানৰ যোগেৰে আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গানটো শুনাই দিলে।

0: প্রিয় শ্রোতা, অনুষ্ঠানত মই পুনৰ এগৰাকী যুৱকৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী গুঞ্জন কুমাৰ ৰাজবংশী, মই গুৱাহাটীৰ উজান বজাৰৰ এজন বাসিন্দা।
0: আকাশবাণী গুৱাহাটীৰ গীতাৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানটিত মই কথা পাতি আছোঁ গুৱাহাটী মহানগৰীৰ সম্পৰ্কত। আমাৰ সকলোৰে বাবে আচলতে গুৱাহাটী মহানগৰীখন হেঁপাহ হ'ল, কিন্তু এই মহানগৰীখনত বিভিন্ন ধৰণৰ সমস্যাও দেখা যায়। আপুনি যিহেতু ইয়াৰে বাসিন্দা, এই সমস্যাসমূহ সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: গুৱাহাটী মহানগৰীত বহুত ধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ, আমাৰ চকুৰ আগতে বিভিন্ন ধৰণৰ সমস্যা আমি দেখি থাকোঁ। তাৰ ভিতৰতে আমি ক'বলৈ গ'লে যিটো আমাৰ আৱৰ্জনাৰ যিটো এটা আমাৰ সমস্যা আছে, মানুহে য'তে ত'তে আৱৰ্জনা পেলোৱা, তাৰোপৰি আমি আৰু এটা কথা ক'ব পাৰোঁ, যিটো আমাৰ যান জঁটৰ সমস্যা আছে। ৰিচেণ্টলি আমি মহাৰাজা পিথু ফ্লাইঅভাৰ যিটো আমি দেখি আছোঁ, বহুতো দুৰ্ঘটনা ঘটি আছে ৰাস্তাত, তেনেবোৰ সমস্যা আছে। তাৰোপৰি আমি কৃত্ৰিম বানপানীৰ সমস্যাটো ক'ব পাৰোঁ। গুৱাহাটী মহানগৰীত যিবোৰ নলা আছে, সময়ে সময়ে চাফা নকৰাৰ কাৰণে বা পৰিষ্কাৰ নকৰাৰ কাৰণে বিভিন্ন ধৰণৰ কৃত্ৰিম বানপানীৰ সমস্যা থাকে।
0: আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ। আজি অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: জুবিন গাৰ্গৰ যিকোনো এটা গান, মই যিহেতু জুবিন গাৰ্গৰ এজন বহুত ডাঙৰ অনুৰাগী, তেখেতৰ যিকোনো এটা গান আপোনালোকে প্লে কৰি দিলে মই ভাল পাওঁ।

ইমানপৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: আজি সন্ধিয়া 7:20 আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিত আমাৰ অতিথি হিচাপে উপস্থিত থাকিব অভিনেত্ৰী, নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ বনলতা বৈশ্য। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাক্তৰ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰিণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03-6126-1876 আৰু 94-354-05222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। খন্তেক পাছতে 12:00 বজাত হিন্দীত আৰু 12:05 মিনিটত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা। लोकसभा की कार्यवाही नीट परीक्षा मुद्दे को लेकर विद्यार्थियों के प्रदर्शन के दौरान पुलिस की कथित कार्रवाई पर विपक्ष के हंगामे के कारण दोपहर 2 बजे तक के लिए स्थगित कर दी गई है। आज सुबह 11 बजे सदन की कार्यवाही शुरू होने पर विपक्षी सदस्यों ने विद्यार्थियों के प्रदर्शन के दौरान पुलिस की कथित कार्रवाई के विरोध में नारेबाजी शुरू कर दी। विपक्षी सांसद इस मुद्दे पर केंद्रीय गृहमंत्री अमित शाह से सदन में बयान देने की मांग कर रहे थे। लोकसभा अध्यक्ष ओम बिरला ने कहा कि प्रश्नकाल सदस्यों का अधिकार है। उन्होंने कहा कि सदन की कार्यवाही में व्यवधान डालना संसदीय परंपराओं के अनुरूप नहीं है।
4: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्यवाही आज 2 बजे तक के लिए स्थगित की जाती है।
3: लोकसभा ने लोक परीक्षा अनुचित साधन रोकथाम संशोधन विधेयक 2026 पारित कर दिया है। विधेयक में प्रश्न पत्र लीक मामले में दोषियों को

0: জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত নজন্মাবলৈ আহান জনায়। সদনৰ কাম কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্ৰীবিৰলাই উল্লেখ কৰে।
1: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्यवाही आज 2 बजे तक के लिए स्थगित की जाती है।
0: হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ঘোষণা কৰে। অসম চৰকাৰে ডিমাছা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমা হাছাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাছাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা মতে জিলাখনত চৰকাৰী কাম কাজত ইংৰাজীৰ লগতে ডিমাছা ভাষাও ব্যৱহাৰ কৰা হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এই জাননী মৰ্মে ডিমাছা জনগোষ্ঠীৰ সুকীয়া পৰিচয়ক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। জিলাখনৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। চিৰাং জিলাৰ গয়বাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। 1996 চনৰ 30 জুলাইত কোকৰাঝাৰ চহৰত আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা এপছুৰ তদানীন্তন সভাপতি জহুলাও চোমলা বসুমতাৰীৰ স্মৃতিত শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস পালন কৰি আহিছে। এই উপলক্ষে আজি এপছুৰ বৰ্তমানৰ সভাপতি খৌৰম দাও ৱাৰীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে শান্তিৰ প্ৰতি কপৌ চৰাই উৰুৱাই দিয়া হয়। দিৱসৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়। এই সন্দৰ্ভত এপছুৰ সভাপতিগৰাকীয়ে এইদৰে কয়।
2: নিখিল বড়ো ছাত্ৰ সন্থা আমি 2000 চনৰ পৰা এই যে 30 জুলাই যি দিনত আমাৰ এপছুৰ সভাপতি জহুলাও চোমলা বসুমতাৰী মৃত্যুবৰণ কৰিছিলে বা সন্ত্ৰাসৰ আক্ৰমণত তেওঁ মৃত্যু হৈছিলে, তো ইয়াৰ কাৰণে আমি 2000 চনৰ পৰা সন্ত্ৰাস বিৰোধী যিটো এটা কাৰ্যসূচী এই দিনত আমি অৱজাৰ্ভ কৰি আহিছে। তো আজিও আমি বা আপোনালোকে সকলোৱে জানে যে বড়োলেণ্ড অঞ্চলত আৰু অসমত যিহেতু যে বিটিআৰ একৰ পাছত বহুতে ভাবিছে যে আমাৰ এই অঞ্চলত সন্ত্ৰাস নাই বা আমি এটা শান্তি পৰিৱেশত জীয়াই আছোঁ বা শান্তি পৰিৱেশ আমাৰ ইয়াত নৰ্মেল এটা চিটুৱেশ্যনত আহিছে, সেইটো এটা আমাৰ এই অবজাৰ্ভেশ্যনৰ এটা ফল বুলি আমি ভাবি লওঁ। কিয়নো সদায় বহুতে বা সমাজৰ ব্যক্তিয়ে বা সচেতন ব্যক্তিয়ে সদায় সন্ত্ৰাসৰ বিৰুদ্ধে থিয় হোৱাটো বা চাগৃত কৰাটো বা এৱেৰনেছ কৰাটো সকলোৱে মানে সেইটো নিজৰ নিজৰ দায়িত্ব বুলি পালন কৰি আহিছে।
0: আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2 জন আৰু গোলাঘাট জিলাত 1 জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি ৰেহাই সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলৰ খোৱাপানীৰ সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কামো চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকৰডুঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পলিচেডিং আৰু জিঅ'বেগ স্থাপনৰ কাম অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈৰ সৌপাৰৰ শোলমৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পূৰ্ণ হৈছে। ইপিনে ভোগদৈৰ মজিয়াভেটি, কাটিৰ ৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে।

0: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লোৱাৰ কথা। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পতিয়াকৈ অংশ ল'ব পাৰিব। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয় ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মাহাদু গাবিত আৰু মহম্মদ বাছিল মৰ্চিংগানা কাঠিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ পেৰা এথলেট সকলে ক্ৰীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলিটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে দুয়োগৰাকী খেলুৱৈয়ে তেওঁলোকৰ দক্ষতা আৰু দৃঢ়তাৰে দেশবাসীক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। তেওঁ লগতে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰা মুৰলী শ্ৰীশংকৰক অভিনন্দন জ্ঞাপন কৰে। এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিয়ে কয় যে খেলুৱৈগৰাকীৰ এই সফলতা হৈছে দেশৰ এথলীটসকলৰ দক্ষতা, সমৰ্পণ আৰু ক্ৰীড়া উৎকৃষ্টতাৰ নিদৰ্শন। শ্ৰীৰাধাকৃষ্ণনে অনাগত সময়ত খেলুৱৈকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্ৰুপ ডিৰ লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংদাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সমলেশ্বৰী স্পৰ্টিং দল বাগপট এফ চিৰ মুখামুখি হ'ব। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত। ডিমা হাছাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাছাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰৰ আনুষ্ঠানিক ঘোষণা। চিৰাং জিলাৰ গয়বাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন। আৰু কমনৱেলথ গেমছৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক জয় কৰা পেৰা এথলীট দিলীপ গাবিত আৰু মহম্মদ বাছিলক ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: হিন্দী ছবিৰ কিতৰ অনুষ্ঠান অনুষ্ঠানৰ আৰম্ভণিতে পিঞ্জৰ ছবিৰ এটিকেট, কবিতা কৃষ্ণমূৰ্তি, সুধানা সৰগম, উদিত নাৰায়ণ আৰু সংগীসকলৰ কণ্ঠত।

কে কে আৰু সুনিধি চৌহানৰ কণ্ঠত শুক্ৰিয়া ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত তুমকো না ফুল পায়েঙ্গে ছবিৰ এই গীতটি অলকা য়াগনিক আৰু সোনু নিগমৰ কণ্ঠত।

অলকা ইয়াগনিক আৰু সোনু নিগমৰ কণ্ঠত তুমকো না ফুল পায়েঙ্গে ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

আইদৰ বুলনীৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছো এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন

কৰিবলৈ লৈছে গুৱাহাটীৰ পূবশৰণীয়াৰ অবগুণ্ঠন মহিলা দলৰ সদস্যাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছো অবগুণ্ঠন মহিলা দলৰ সদস্যাসকলে পৰিৱেশন কৰা এটি দিহানাম।

0: বিয়া নামটি শুনিলে। অনুষ্ঠানৰ শেষত শুনোচোন আহক দীপান্বিতা নাথৰ এটি কবিতা পাঠ।
1: জ্যোতিপ্ৰসাদ আগলাদেৱৰ কবিতা বিশ্ব শিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ, আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধু বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তুলু মোৰ গানে সুৰে সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ, পাতিবলৈ শান্তিৰ নবলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধিমণিষাৰে মোকে কৰি

0: সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাওঁ বিশ্বৰ চাকি, বিশ্ব জনতাৰ পূজাৰ। সেই পূজাৰ প্ৰধান অধ্যক্ষ কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সৌৰহ প্ৰচাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে গুৱাহাটীৰ পূবশৰণীয়াৰ অবগুণ্ঠন মহিলা দলৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল ৰিজু শইকীয়া, গুণমাই চৌধুৰী, চন্দনা বৰ্মন, ৰেখা হাজৰিকা, জোনা স্বৰ্গীয়াৰী, নমিতা দেউৰী, ৰুমি কাকতি, ৰত্না ঠাকুৰীয়া, দীপান্বিতা নাথ, মৃণালী গগৈ আৰু ৰিজুমণি ভূঞা। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

0: চিদা দাসৰ গীতৰ কথাৰে শিল্পী প্ৰতুল শৰ্মাৰ কণ্ঠত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে শিল্পী প্ৰতুল শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰৰ গীতৰ কথা অমিত চৰকাৰৰ।

0: আৰু তুমি।
1: শ্ৰোতাসকলে শিল্পী প্ৰতুল শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিলে। আধুনিক গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শিল্পীৰ কণ্ঠত পুনৰাই আধুনিক গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
1: অহা 1 আগষ্টৰ পৰা প্ৰতি মঙল, বৃহস্পতি আৰু শনিবাৰে সন্ধিয়া 6:10 পৰা 6:40 কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰ কৰা হ'ব কৃষকবাণী অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছোঁ ওজাপালি অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ থানুৰাম দাস আৰু সংগীসকলৰ কণ্ঠত ওজাপালি।

0: মোটিঙা সদ্যখন কালি ভাগত ভুল গৈছি।
1: সোণাইগাৰানী বোলে চাওঁ,
0: আরে চাওঁ,
1: মই যদি বুঢ়া কালৰ দুখ জেকা কালত
0: মই মাৰি নলল হয় তেতিয়াহ'লে মোক যে কিমান অপমান দিলে হয়।
1: কিন্তু নিজৰ হাতৰ আখাৰ পাই
0: চন্দ্ৰধৰৰ মনটো আনন্দ হল।

0: যদি আমি ছয় মাহৰ ভিতৰত কৰ্মসিদ্ধি কৰি দিব নোৱাৰো,
1: তেতিয়াহ'লে আমি ইন্দ্ৰত খুব ঘূৰি মৰিব লাগিব। ইন্দ্ৰতৰ পৰা আনিছিল ভিক্ষা কৰি
0: সুখ নিৰুদ্ধ
1: দিবানন্দীৰ সময়ত গতাই খুব ঘূৰি মৰিব লাগিব।
0: সেই কথাটো শুনি মাই ভগৱতী এটা কন্যা হৈ লক্ষীন্দ্ৰৰ ঘোঁৰাটোৰ কাষে
1: পিছে পিছে যাই আছে,
0: যাই পোনে বায়ু সমৰণ কৰাৰ লগে লগে
1: লক্ষীন্দ্ৰৰ লগত যিবিলাক পৰা পুঠি আছিল
0: চব মাটি
1: বাগৰি পৰি গৈছে।
0: তেতিয়া লক্ষীন্দ্ৰে কন্যাটো দেখিছা
1: মাত লগাইছে।

0: থানুৰাম দাস আৰু সংগীসকলৰ কণ্ঠত ওজাপালি শুনিলে।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো বাদ্য সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শিল্পী ধনজিৎ শৰ্মাৰ মেণ্ডলিন বাদন।

0: শিল্পী ধনজিত শৰ্মাৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নীটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি ব্যাহত হয়। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰৰ প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। আৰু নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ 100 মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মাহাদু গাভিত আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্চিংগানাকাঠিক অভিনন্দন জনায়। শ্ৰীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু তেওঁলোকৰ প্ৰশিক্ষকক সদনৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত নজন্মাবলৈ আহ্বান জনায়। সদনৰ কাম কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্ৰীবিৰলাই উল্লেখ কৰে।
2: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्यवाही 8-2 बजे तक के लिए स्थगित की जाती है।
1: লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বিয়লি সদনত এই বিধেয়কখন উত্থাপন কৰিব। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত প্ৰশ্নোত্তৰ কালৰ কাম আৰম্ভ কৰি সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ বিবেচনা আৰু গ্ৰহণৰ বাবে অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026

0: ২৬ উত্থাপন কৰাৰ বাবে ডঃ জিতেন্দ্ৰ সিঙৰ পৰা জাননী লাভ কৰা বুলি স্বীকাৰ কৰে। তেওঁ কয় যে সাংসদসকলে যাতে সংশোধনৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰে তাৰ বাবে বিধেয়কখনৰ প্ৰতিলিপি সদস্যসকলৰ মাজত বিতৰণ কৰা হৈছে। লোকসভাত কালি বিধেয়কখন গৃহীত হয়।
1: For moving the motion of consideration of the public examination Prevention of Unfair Means Amendment Bill 2026 as passed by the Lok Sabha today in Rajya Sabha by grant of waiver under rule 123 of the rules of procedures and conduct of business in Council of States that is Rajya Sabha accordingly a supplementary list of business for today has been issued for taking up this bill for consideration passing
0: বিধেয়কখনত দহ বছৰলৈ কাৰাবাস, ১০ কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা দুমাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ ৩ মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। শূন্যকালত কংগ্ৰেছৰ প্ৰমোদ তিৱাৰীয়ে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয় লৈ শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা লোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিবৃতি দিব লাগে বুলি দাবী জনায়। ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা জে পি নাড্ডাই কয় যে বিৰোধী পক্ষই একমাত্ৰ সদনৰ কাম কাজ বিঘ্নিত কৰাতেই গুৰুত্ব আৰোপ কৰা যেন পৰিলক্ষিত হৈছে। বিৰোধী পক্ষই উত্থাপন কৰিবলগীয়া একো বিষয় নথকাৰ বাবে বিষয়টো লৈ নেতিবাচক ৰাজনীতি কৰা বুলি তেওঁ অভিযোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সদায় সাজু। ইয়াৰ পাছতে শ্ৰীনাড্ডাই কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে বিয়লি লোক পৰীক্ষা অসাধুপন্থা প্ৰতিৰোধী বিধেয়কখন সদনত উত্থাপন কৰিব বুলি সদস্যসকলক জানিবলৈ দিয়ে। তেওঁ লগতে সদনৰ কাম কাজ ব্যাহত কৰাৰ বাবে বিৰোধী পক্ষৰ সদস্যসকলৰ ভূমিকা আৰু আচৰণক গৰিহণা দিয়ে। ইয়াৰ পাছতে কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে সদন কক্ষ ত্যাগ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকাৰ বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱাপানী সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি দিয়া হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 ঘনফুট পানী এৰি দিয়া হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কামো চলি আছে। ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে VVG ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰাৰ কথা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰত প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰে বুলি আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনাইছে। মন্ত্ৰালয়ে জনোৱা মতে কেন্দ্ৰীয়শাসিত অঞ্চলটোত যোৱা 24 জুলাইলৈ 38,955টা বাসগৃহৰ ছাদত সৌৰ পেনেল স্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। ইয়াৰে 38,318টা 3 কিলোৱাট পিকযুক্ত, 387টা 2-3 কিলোৱাট পিকযুক্ত আৰু 103টা 2 কিলোৱাট পিকযুক্ত। জম্মু কাশ্মীৰত সৌৰ পেনেল স্থাপনৰ বাবে বেংকে 533.05 কোটি টকা মূল্যৰ 29,441খন ঋণ আবেদনত অনুমোদন জনায় বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কমনৱেলথ গেমছত পেৰা

এথলেটিক্সৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মহাদু গাভিত আৰু মহম্মদ বাছিল মৰ্চিংগানাকাঠিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ পেৰা এথলীটসকলে ক্ৰীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলীটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। তেওঁ লগতে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰা মুৰলী শ্ৰীশংকৰক অভিনন্দন জনায়। নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্ৰুপ ডিৰ লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংদাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সমলেশ্বৰী স্পৰ্টিং দল বাগপত এফ চিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। নীটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক লৈ সৃষ্টি হোৱা

ট্ৰান্সমিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এ আকাশবাণী গুৱাহাটীৰ মহাপাহো। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ ভজনৰ অনুষ্ঠান।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে ভজন শুনিছে শিল্পী সুস্মিতা ভৰদ্বাজৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় রাজ্যৰ বান ক্ষতিগ্রস্ত লোকসকলৰ ঋণৰ কিস্তি সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্রীয় বিত্তমন্ত্রীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্রীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱা পানী সমস্যায়ো দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰি ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপন কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাঁজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাঁজিত নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৰ সোঁপাৰৰ শলমাৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৰ মজিয়াবেটি কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি ভি জি ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংগত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস।

0: আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। লোকপিয়ল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰথম পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানস প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়লৰ পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব। এই প্ৰশিক্ষণ কাৰ্যসূচী পৰহিলৈ অন্ত পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: আধুনিক গীতৰ অনুষ্ঠান। আজিৰ আধুনিক গীতৰ শিল্পী চয়নিকা কলিতা। শিল্পীৰ কণ্ঠত প্ৰথমটি গীতৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে শিল্পী চয়নিকা কলিতাৰ কণ্ঠত, আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰৰ গীতৰ কথা গৌতম শৰ্মাৰ, সুৰ তৰালী শৰ্মাৰ।

আধুনিকীটোৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে চয়নিকা কলিতাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে নেপালী অনুষ্ঠান।

নেপালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে কাৰ্বি অনুষ্ঠান।

চিলোজি দোসুম শিশো কারবি রায় কম নে দামজি

চিরেং পোকেরি সের খারি লোরি সের লো সাম্পিন্থিতি।

Sami pa.

সিন্তু কে ফাংদুন সিজিলন্দ আমু সারহেম তু

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰি সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। আজিৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন।

0: অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুপুৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুমোদন আগবঢ়া হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30 জন ব্যক্তিৰ পৰিয়ালত এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এনেদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে, কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়। এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
0: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেটৰ পানী খুলি এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু চিঙিজোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ চিঙিজোৱা অংশৰ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ যি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজী নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈ সোপাৰৰ হলমাৰা মথাউৰিৰ চিঙিজোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলতাৰে সম্পন্ন হৈছে। ইপিনে ভোগদৈ মজিয়াভেটা, কাটিৰামচুক আৰু কলেচুকৰ চিঙা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ বিধানসভাৰ আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ ব্যয় 162.86 কোটি টকাৰ প্ৰস্তাৱেৰে আনুমানিক 70.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধানসভাত উত্থাপন কৰে। বিধানসভা অধিৱেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্ৰী মহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে যদিও অৰ্থনৈতিক উৎসসমূহ তেনেই সীমিত, তথাপি এই বাজেটৰ জৰিয়তে বিটিচি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক

0: আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। ইপিনে বিৰোধী ইউ পি পি এল দলে এই বাজেটৰ সমালোচনা কৰি জনসাধাৰণৰ কল্যাণমূলক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ এই বাজেট ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে। দলটোৱে চৰকাৰক জনসাধাৰণ কেন্দ্ৰিক পদক্ষেপ গ্ৰহণৰ বাবে তাক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনি চাৰি দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুযায়ী আজিৰে পৰা এক আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ধেৰেকণেৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। কাৰ্বি আংলং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা 1 জুলাইৰ পৰা অনুষ্ঠিত কৃষি প্ৰশিক্ষণ কাৰ্যসূচী আজি সামৰণি পৰে। 30 দিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত বোকাজানৰ প্ৰণৱ জুবিলী মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা আৰু উদ্ভিদবিদ্যা বিভাগৰ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমল ব্যক্তিসকলে অসমৰ কৃষি, জলবায়ু অঞ্চল, প্ৰধান পথাৰ আৰু উদ্যান শস্য তথা কৃষি ব্যৱস্থা, শস্য উৎপাদন, পশুপালন, মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা নীতি, প্ৰাকৃতিক আৰু জৈৱিক কৃষি, কেঁচুসাৰ, সেউজসাৰ সমন্বিত পুষ্টি ব্যৱস্থাপনা, সমন্বিত পোক আৰু ৰোগ নিৰাময় ব্যৱস্থাপনা, ভেঁকুৰ খেতি সমন্বিত কৃষি ব্যৱস্থা, আই টি চি, কৃষি ইক পৰ্যটন, কৃষি যান্ত্ৰিকীকৰণ, দক্ষতা বিকাশ, কৃষি ব্যৱসায় ব্যৱস্থাপনা আদি সন্দৰ্ভত আলোকপাত কৰে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই অনুষ্ঠানটি আগ ধৰিব। অৰুণিমা গোস্বামী শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 94354052 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। লোকপিয়ল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰথম পৰ্যায়ৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানৱ প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ প্ৰতিযোগিতাত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰোহিত যাদৱ আৰু জছবীৰ সিঙেও এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ 100 মিটাৰ T47 ফাইনেলত কালি নিশা দিলীপ মাহাতো গভিতে সোণ আৰু মহম্মদ বাছিল মছিংগনা কাথে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানৰ মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈকে 15টা পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজ অন AIৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, আনোৱাৰ আলী আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই জুৰি মদাহী।

0: শ্ৰোতাসকলে অনুপ জলোটাৰ কণ্ঠৰ ভজন শুনিলে।
1: এক প্ৰকাৰ পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

0: আজিয়ে আয়ুষ্মান এপ ডাউনলোড কৰি আয়ুষ্মান কাৰ্ড এখন বনাওক। বিশদ বিৱৰণৰ বাবে 14555 নম্বৰত ফোন কৰক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজন এই বিষয়ে এতিয়া আলোচনা। অংশগ্ৰহণ কৰিব ডক্টৰ প্ৰদীপ শৰ্মা আৰু ডক্টৰ ধনজিৎ ডেকাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 লাইভ ফোন ইন অনুষ্ঠান কৃষি জগতৰ বিষয় শস্য বীমা আঁচনি। সমল ব্যক্তিৰূপে উপস্থিত থাকিব ডক্টৰ চিত্তৰঞ্জন ডেকা আৰু ডক্টৰ

0: শিক্ষয়িত্ৰীৰ লগত কথা পাতিবলৈ প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612662325। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 5:45 কৃষকৰ অনুষ্ঠানত ডক্টৰ ৰীতা দেৱীৰ কথিকা গণিত শিক্ষণ কিদৰে মনোগ্ৰাহী কৰিব পাৰি। 6:40 আৰু 7:05 বৃন্দগান। 7:00 নিয়োগ বাতৰি। 7:20 ডক্টৰ বিনিমা বুজৰবৰুৱাৰ সংস্কৃত কথিকা অসমা প্ৰদেশস্য প্ৰমুখ বৈষ্ণৱাচাৰ্যঃ। চাৰে 7:00 পূবালীৰ সুৰ অনুষ্ঠানত অনন্ত ফাংচু আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 7:45 প্ৰতুল শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। নিশা 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। 9:30 গজলৰ অনুষ্ঠান আৰু 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এতিয়া শুনক মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। দিনৰ 12:30 আইদৈৰ বুলনি অনুষ্ঠানত সৃষ্টি শিতানত মাজাবিন আৰা বেগমৰ কবিতা আৰু ৰূপজ্যোতি গগৈৰ গল্প আগবঢ়াব ৰুণামণি বৰাই। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ 1 খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত বিশিষ্ট লেখক শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা কথোপকথনৰ 3 খণ্ড আঁত ধৰিব চিদানন্দ দেৱ গোস্বামীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা পৰিৱেশক আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:20 পোনপটীয়া ফোন ইন অনুষ্ঠান প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। বিষয় অংগদান সঞ্জীৱনী অভিযান। অতিথি হিচাপে উপস্থিত থাকিব ডাক্টৰ পংকজ কুমাৰ বৰুৱা। অনুষ্ঠানটি ৰৌটো গুৱাহাটীৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। দিনৰ 12:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং। 11:05 পৰাগমালা। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য সাধুকথা আগবঢ়াব ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে। অহা 1 আগষ্টৰ পৰা প্ৰতি মঙল বৃহস্পতি আৰু শনিবাৰে সন্ধিয়া 6:10 পৰা 6:40 কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰ কৰা হ'ব কৃষকবাণী অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এয়া আকাশবাণী গুৱাহাটী শিক্ষকৰ অনুষ্ঠান।

0: আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, গণিত শিক্ষণ কিদৰে মনোগ্ৰাহী কৰিব পাৰি। কথিকাটি যুগুতাই আগবঢ়াইছে নগাঁও চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ ৰীতা দেৱীয়ে।
1: আজিৰ আলোচ্য বিষয়টি হ'ল গণিত শিক্ষণ কিদৰে মনোগ্ৰাহী কৰিব পাৰি। বিদ্যালয় শিক্ষাৰ পাঠ্যক্ৰমৰ মূল শৈক্ষিক বিষয়সমূহৰ ভিতৰত গণিত এক অন্যতম বিষয় হিচাপে সন্নিৱিষ্ট হৈ আহিছে। কিন্তু অতিশয় দুৰ্ভাগ্যজনক যে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে গণিত বিষয়টো শিকিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। 2005 চনৰ ৰাষ্ট্ৰীয় কাৰিকুলাম ৰূপৰেখাই শিক্ষাৰ্থীৰ মনত গণিতৰ প্ৰতি থকা ভয়ভাৱৰ বাবে গণিত শিকনৰ প্ৰতি আকৰ্ষিত নহয় বুলি অভিহিত কৰিছে। গণিতৰ গুৰুত্ব সম্পৰ্কে বেদাংগ জ্যোতিষত এনেদৰে উল্লেখ আছে যে ময়ূৰ পক্ষীৰ মূৰত থকা চূড়াৰ স্থান আৰু সাপৰ মূৰত থকা মণিৰ স্থান যেনেকুৱা, ঠিক তেনেদৰে সকলো বেদ আৰু শাস্ত্ৰৰ ভিতৰত গণিতৰ স্থানো একেবাৰে শীৰ্ষত। গণিত মানৱ জাতিৰ বাবে এটা মৌলিক উপাদান।

যাৰ অবিহনে দক্ষ অভিযন্তা, চিকিৎসক, শিক্ষক, বিজ্ঞানী, অৰ্থনীতিবিদ সৃষ্টি হ'ব নোৱাৰে। এজন খেতিয়কৰ পৰা বিজ্ঞানীলৈকে সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে গণিতৰ প্ৰয়োগ কৰি আহিছে। এখন সমাজৰ বিজ্ঞান আৰু সাংস্কৃতিক উত্তৰণৰ বাবে গণিতৰ স্পষ্ট ধাৰণা থকা মানুহৰ প্ৰয়োজন। সেয়েহে কোৱা হয়, মেথমেটিক্স ইজ দ্য মিৰৰ অৱ চিভিলাইজেশ্যন, গণিত সভ্যতাৰ দাপোন। গণিত শিক্ষাৰ অন্যতম উদ্দেশ্য হ'ল যাতে ছাত্ৰ ছাত্ৰীৰ মাজত নিয়মানুৱৰ্তিতা, যুক্তিযুক্ততা, সৰলতা, নিৰ্দিষ্টতা, শৃংখলাবদ্ধতা আদি গুণৰ বিকাশ সাধন কৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰ্যবেক্ষণ কৰিলে দেখা যায় যে সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে গণিতত নিম্নমানৰ ফলাফল প্ৰদৰ্শন কৰি আহিছে। ফলত উচ্চতৰ মাধ্যমিক পৰ্যায়ত গণিত এটা বিষয় হিচাপে লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে। 2021 চনত দেশজুৰি হোৱা নেশ্যনেল এচিভমেণ্ট ছাৰ্ভেৰ সমীক্ষা মতে ছাত্ৰ ছাত্ৰীয়ে গণিতত দেখুওৱা ফলাফল অতিকৈ হতাশাজনক। আকৌ আমাৰ ৰাজ্যত বছৰি অনুষ্ঠিত হোৱা গুণোৎসৱৰ মূল্যায়নতো এক বুজন পৰিমাণৰ ছাত্ৰ ছাত্ৰীয়ে আশানুৰূপ ফলাফল দেখুওৱাত ব্যৰ্থ হৈছে। ই সঁচাকৈয়ে দুৰ্ভাগ্যজনক। গৱেষণাৰ লিখনিৰ পৰা পোৱা গৈছে যে গণিতত আশানুৰূপ ফলাফল দেখুওৱাত ব্যৰ্থ হোৱাৰ এটা কাৰণ অভিভাৱকসকলৰ গণিতৰ প্ৰতি থকা ঋণাত্মক মনোভাৱ। গণিতৰ প্ৰতি ভয়ভাৱ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতেই আৰম্ভ হয়। কিছুমান অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালী বিদ্যালয়লৈ নৌযাওঁতেই গণিত এটা টান বিষয় আৰু ইয়াক জানিবলৈ বা বুজিবলৈ বিশেষ দক্ষতাৰ প্ৰয়োজন বুলি অলাগতিয়াল কথাকৈ মনত ভয়ভাৱ সুমুৱাই দিয়ে। ফলত ছাত্ৰ ছাত্ৰীৰ গণিত শিকনৰ প্ৰতি মনোযোগিতা হ্ৰাস পাবলৈ ধৰে। শিক্ষকৰ বিষয়বস্তু আৰু গণিত শিক্ষণত ব্যৱহাৰ হোৱা পদ্ধতি আৰু কৌশলসমূহৰ ওপৰত সম্যক জ্ঞান নাথাকিলেও ছাত্ৰ ছাত্ৰীৰ গণিত শিকনৰ প্ৰতি মনোযোগ হ্ৰাস হয়। আকৌ কোনো কোনো শিক্ষকে গণিত বুজি নোপোৱা ছাত্ৰ ছাত্ৰীক হীনমন্যতাৰ চকুৰে চায়। তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বিষয়টোৰ প্ৰতি লাহে লাহে আকৰ্ষণ কমি আহে। তেওঁলোকে গণিত শিকিবৰ বাবে বিশেষ দক্ষতা বা বুদ্ধিৰ প্ৰয়োজন বুলি ভাবে। শিক্ষণৰ কৃতকাৰ্যতা সাধাৰণতে দুটা কাৰকৰ ওপৰত নিৰ্ভৰশীল। এটা হ'ল শিক্ষকৰ বিষয়বস্তুৰ ওপৰত দখল আৰু আনটো হ'ল শিক্ষকৰ শিক্ষণ পদ্ধতি আৰু কৌশলৰ জ্ঞান। গণিত বিষয়টো আকৰ্ষণীয় আৰু মনোগ্ৰাহী কৰিবলৈ শিক্ষকে বিষয়বস্তু, শিক্ষণীয় পদ্ধতি আৰু কৌশলসমূহ আয়ত্ত কৰাটো অত্যন্ত প্ৰয়োজনীয়। 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীৰ গণিত শিকন অৰ্থপূৰ্ণ আৰু মনোগ্ৰাহী কৰি তুলিবলৈ অভিজ্ঞতামূলক শিকন অৰ্থাৎ এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিছে। ছাত্ৰ ছাত্ৰীৰ স্বভাৱসুলভ অনুসন্ধিৎসুতা ব্যৱহাৰ কৰি গাণিতিক সমস্যাসমূহ পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰি আলোচনাৰ জৰিয়তে সিদ্ধান্তত উপনীত হোৱাৰ বাবে শিক্ষকে সহায় কৰিব। এনেদৰে ছাত্ৰ ছাত্ৰীয়ে নিজে নিজে জড়িত হৈ গণিত শিকিলে গণিতৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। শিক্ষকে ছাত্ৰ ছাত্ৰীক 21 শতিকাৰ বাবে প্ৰয়োজনীয় কৌশলসমূহ যেনে যুক্তিৰে চিন্তা কৰিব পৰা, উদ্ভাৱনী কৌশলৰ বিকাশ কৰা, নিজৰ ভাষাৰে গাণিতিক সমস্যা উপস্থাপন আৰু ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা ইত্যাদি গুণৰ বিকাশ সাধন কৰাবলৈ চেষ্টা কৰাব লাগে। এইখিনিতেই মহান চুইচ বিজ্ঞানী পিয়াজেৰ ৰিভাৰ্চিবিলিটিৰ বিষয়ে উল্লেখ কৰা হ'ল। তেওঁ কৈছিল যে ছাত্ৰ ছাত্ৰীৰ যোগ আৰু বিয়োগৰ ধাৰণা তেতিয়াহে স্পষ্ট হ'ব যেতিয়া তেওঁলোকে বুজি পাব যে এটা যোগ অংকত দুটা সহযোগী বিয়োগ প্ৰক্ৰিয়া জড়িত হৈ থাকে। অৰ্থাৎ 3 আৰু 2 যোগ কৰিলে 5 হয়। এই যোগ অংকটোত দুটা বিয়োগ প্ৰক্ৰিয়া জড়িত হৈ আছে। এটা হ'ল 5ৰ পৰা 2 বিয়োগ কৰিলে 3 হয় আৰু আনটো হ'ল 5ৰ পৰা 3 বিয়োগ কৰিলে 2 হয়। শিক্ষকে ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বেলেগ বেলেগ উদাহৰণৰ সহায়ত ধাৰণাগত বোধৰ বিকাশৰ লগতে যুক্তিযুক্ততাৰে চিন্তা কৰিব পৰা কৌশল আয়ত্ত কৰাব পাৰে আৰু গণিত

জীৱনখন আনন্দদায়ক আৰু মনোগ্ৰাহী কৰি তুলিব পাৰে। গণিত শিকনত সামাজিক সাংস্কৃতিক পটভূমিৰ বিশেষ ভূমিকা আছে। আমাৰ শিশুসকল বিভিন্ন সামাজিক সাংস্কৃতিক পটভূমিৰ পৰা আহে। কোনোজন চাহ বাগিচাৰ পৰা, কোনোজন চহৰৰ পৰা, কোনোজন আহে আকৌ চৰ অঞ্চলৰ পৰা। এই শিশুসকলৰ বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগতেই সংখ্যা, আকাৰ, আকৃতি আদিৰ কিছু পূৰ্বধাৰণা থাকে। তেওঁলোকে নিজ নিজ সামাজিক সাংস্কৃতিক পটভূমিৰ পৰা লৈ অহা পূৰ্বধাৰণাবিলাক শিক্ষকে গণিত শিকাওঁতে সমল হিচাপে ব্যৱহাৰ কৰিব লাগে, যাতে গণিত বিষয়টো তেওঁলোকৰ বাবে আচহুৱা নহয় আৰু সহজে বুজি পায়। গণিতৰ শ্ৰেণীকোঠাত ভাষাই এটা উল্লেখযোগ্য ভূমিকা পালন কৰে। শিক্ষকে গণিত শিক্ষণত সৰল সহজ ভাষা ব্যৱহাৰ কৰিব লাগে। শুদ্ধ আৰু সৰল ভাষাৰ প্ৰয়োগে শিশুক গণিত বুজাত সহায় কৰে আৰু শিকনৰ প্ৰতি মনোযোগ বৃদ্ধি কৰে। গণিত শিক্ষণৰ আন এটা অন্যতম লক্ষ্য হ'ল শিকাৰুৰ সৰ্বাংগীন বিকাশ সাধন কৰা। বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক কাৰ্যৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন কৰিব পাৰি। গণিত শিক্ষণে শিকাৰুৰ মনত বিশ্বাসযোগ্যতা, কষ্ট সহিষ্ণুতা, দেশপ্ৰেম, নিয়মানুৱৰ্তিতা, সত্য অসত্য, ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য বুজি পোৱা, ধৈৰ্যশীলতা ইত্যাদি গুণৰ বিকাশ হোৱাত সহায় কৰে। প্ৰকৃত গণিত শিক্ষণৰ দ্বাৰা শিকাৰুৰ মাজত এই মূল্যবোধবোৰৰ বিকাশ সাধন কৰিব পাৰি। বিভিন্ন কৌশলেৰে, যেনে গাণিতিক গল্পৰ মাধ্যমেৰে, পুতলা খেলৰ মাধ্যমেৰে, গাণিতিক খেল আৰু বিভিন্ন চিত্ৰকলাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীক গণিতৰ ধাৰণা দিব পাৰি আৰু সঠিক মূল্যবোধৰ বিকাশ কৰিব পাৰি। এনেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত গণিত শিক্ষণ আনন্দদায়ক আৰু মনোগ্ৰাহী কৰিব পাৰি। শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰকৃতিৰ পৰ্যবেক্ষণৰ জৰিয়তে গণিত শিকিবলৈ উৎসাহিত কৰিব পাৰে। উদাহৰণস্বৰূপে, সমমিতিৰ কথা আলোচনা কৰোঁতে প্ৰকৃতিৰ বুকুত থকা গছ, লতা, পাত, ফুল ইত্যাদিত থকা চমকপ্ৰদ সমমিতি পৰ্যবেক্ষণ কৰিবলৈ দিব লাগে। ভৌতিক আৰু জীৱ জগতৰ বহু ক্ষেত্ৰতেই সমমিতি দেখা পোৱা যায়। মটৰগাড়ী, উৰাজাহাজ, নৌকা, ঢোল, বেহেলা, পখিলা, ঘৰ ইত্যাদিত থকা সমমিতি পৰ্যবেক্ষণ কৰিবলৈ দিব লাগে। পৰ্যবেক্ষণৰ জৰিয়তে সমমিতি, সমানুপাতিতা, গাণিতিক শৃংখলা, গাণিতিক বিশুদ্ধতা আৰু গাণিতিক সৌন্দৰ্য অনুধাৱন কৰিবলৈ উৎসাহিত কৰি গণিত শিকনৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব পাৰে। গণিতবিদ্যা আৰু গাণিতিক চিন্তা ভাৰতবৰ্ষৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কৃত্ৰিম বুদ্ধি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যান্ত্ৰিক শিকন, মেচিন লাৰ্ণিং, তথ্য বিজ্ঞান, ডাটা ছায়েন্স আদিৰ বিভিন্ন ক্ষেত্ৰত আৰু বৃত্তিৰ জগতত ভাৰতে নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সেইবাবে গণিত শিক্ষা আৰু কম্পিউটাৰ শিক্ষাক বিদ্যালয় শিক্ষাৰ সকলো স্তৰতেই বিশেষ গুৰুত্ব দিয়া হৈছে। গণিত চক্ৰ, গণিত মেলা ইত্যাদি আয়োজন কৰি ছাত্ৰ ছাত্ৰীক জড়িত কৰি গণিতৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰাব লাগে, যাতে ছাত্ৰ ছাত্ৰীৰ গণিতৰ প্ৰতি মনোযোগ বাঢ়ে। গাণিতিক খেলা, পাজল, কুইজ, অনলাইন খেল ইত্যাদিৰ জৰিয়তে গণিত শিকন মনোগ্ৰাহী কৰি তুলিব লাগে। নিম্ন প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ ছাত্ৰীক ব্যৱহাৰিক গণিতৰ জ্ঞান দিব লাগে। ছাত্ৰ ছাত্ৰীক কেৱল পুথিগত বিদ্যাৰ মাজত আবদ্ধ নাৰাখি বেংকিং, বেচা কিনা, প্ৰয়োজনীয় জোখমাখ, পৰিমিতি ইত্যাদিৰ ব্যৱহাৰিক জ্ঞান দিব লাগে, যাতে ছাত্ৰ ছাত্ৰীয়ে হাতে কামে গণিতৰ ধাৰণা পাব পাৰে। তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা, ইনফৰ্মেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিৰ জৰিয়তে গণিত শিক্ষণ আনন্দদায়ক আৰু মনোগ্ৰাহী কৰি তুলিব পাৰে। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ প্ৰাথমিক স্তৰৰ পৰাই গণিতৰ ধাৰণাসমূহ

0: আয়ত্ব কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। গণিত বিষয়টো মাধ্যমিক পৰ্যায়লৈ এক বাধ্যতামূলক বিষয় আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গুণগত গণিত শিক্ষা আহৰণ কৰাৰ অধিকাৰ আছে। শিক্ষকৰ গুণগত শিক্ষণে ছাত্ৰ ছাত্ৰীৰ কৃতকাৰ্যৰ স্তৰ নিৰূপণ কৰে। সেয়েহে শিক্ষকে শুদ্ধ গাণিতিক ভাষা চিহ্ন ব্যৱহাৰ কৰি উপযুক্ত শিক্ষণ কৌশলৰ জৰিয়তে গণিত শিক্ষণ আনন্দদায়ক আৰু মনোগ্ৰাহী কৰি ছাত্ৰ ছাত্ৰীৰ মনত বিশ্বাস জন্মাব পাৰিব লাগিব যে প্ৰত্যেকেই গণিত কৰিবলৈ পাৰে। তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ গণিত শিক্ষণৰ প্ৰতি আগ্ৰহ বাঢ়িব। লগতে অভিভাৱকসকলেও তেওঁলোকৰ ল'ৰা ছোৱালীক বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু শিক্ষণৰ বাবে ন্যূনতম পৰিৱেশ দিব লাগিব। এই ক্ষেত্ৰত সত্য সাইবাবাই কৈছিল যে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে শিক্ষক আৰু অভিভাৱক দুয়োৰে দায়িত্ব আৰু কৰ্তব্য আছে। প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই চৰক, সুশ্ৰুত, পাণিনি, বৰাহমিহিৰ, আৰ্যভট্ট, পতঞ্জলী ইত্যাদিৰ দৰে মহান পণ্ডিতৰ সৃষ্টি কৰিছিল, যিসকলে গণিত, চিকিৎসা বিজ্ঞান, জ্যোতিৰ্বিদ্যা, যোগবিদ্যা ইত্যাদি বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। আমাৰ শিক্ষকসকলেও সঠিক শিক্ষা পদ্ধতি আৰু কৌশলেৰে ছাত্ৰ ছাত্ৰীক সমভাৱে গণিতৰ শিক্ষাদান দি আত্মনিৰ্ভৰশীল কৰি তুলিব। তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে গণিত মনোযোগেৰে শিকিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই হয়তো আকৌ ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস আমি পুনৰ ঘূৰাই পাম।
1: গণিত শিক্ষণ কিদৰে মনোগ্ৰাহী কৰিব পাৰি এই বিষয়ক কথিকাটি শুনিলে। কথিকাটি যুগুতাই আগবঢ়ালে নগাঁও চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ ৰীতা দেৱীয়ে। আজিলৈ আমাৰ সময়ো হৈ আহিল। শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী।

আজিৰ প্ৰধান বাতৰিসমূহত আছে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ্যপুথি প্ৰেৰণ, কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুপুৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গত লোকসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।

0: ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ ৰণোজ বেগীয়ে এইদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9,00,000 কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে, কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়। এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
0: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰিও শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নেপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘনমিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিঙি যোৱাৰ অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ ছিঙি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈ উঠিছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰি বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ সৈতে ভোগদৈ সোপাৰৰ হলধৰা মথাউৰিৰ ছিঙি যোৱা অংশৰ জিঅ' টিউব স্থাপনৰ কাম সফলতাৰে সম্পন্ন হৈছে। ইপিনে ভোগদৈ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিঙা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজি আঁচনিৰ ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকললৈ মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণৰ বাবে ৰাইজে উদ্যোগ লৈছে। সত্ৰখনৰ পৰা অন্ন, বস্ত্ৰসহ প্ৰায় 1 কুইণ্টল সামগ্ৰী পঠিওৱা হ'ব বুলি আমাৰ মাজুলী সংবাদদাতাই জনাইছে। এই সন্দৰ্ভত সত্ৰখনৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে এইদৰে কয়।
2: যিহেতু ভোগপুৰ সত্ৰ এখন 500 বছৰীয়া সত্ৰ আৰু বিভিন্ন পৰ্যায়ত নীৰৱে কোনো প্ৰচাৰ মাধ্যম বা অন্যান্য নোহোৱাকৈ কিছু সহায় সহযোগ কৰি থাকে, আমি ইতিমধ্যে আজি কীৰ্তন ঘৰত মাজুলীবাসীৰ হৈ বিভিন্নজনে ইয়াতে ঠগি আগবঢ়াইছে, তেখেতলোকৰ কুশলৰ কাৰণে ইয়াৰ নামপাত অকণমান আগত হৈ গৈছে। আমি মাজুলীবাসীৰ লগতে ভোগপুৰ সত্ৰৰ তৰফৰ পৰাও যি যেনেকৈ পাৰোঁ অন্ন বস্ত্ৰ, আৰু বিশেষভাৱে আমাৰ সকলোৱে জানে যে ভোগপুৰৰ ভোগ মিঠৈ নাম এটা আছে, আমি সম্পদতো দিওঁ আৰু বিপদতো তেওঁলোকক অকণমান মনোৰঞ্জনৰ কাৰণে মিঠৈটো দিওঁ। গতিকে আমাৰ ইয়াৰ প্ৰায় 1 কুইণ্টেলমান ইতিমধ্যে মিঠৈ প্ৰস্তুতি বৈষ্ণৱসকলে কৰিছে, এইখিনি আমাৰ যাব।
0: সেনাবাহিনীয়ে জলৰ আহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে 1,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চলি থকা এই মানৱীয় অভিযানৰ বিষয়ে প্ৰকাশ কৰি সেনাবাহিনীয়ে আজি কয় যে সেনা জোৱানসকলে অসামৰিক প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় সংস্থাসমূহৰ সৈতে কান্ধন কান্ধভিডাল উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম কৰি আছে। তেওঁলোকে লগতে যোগাযোগ ব্যৱস্থা পুনৰ বাহাল ৰখা আৰু সামগ্ৰী কঢ়িয়াব পৰা ড্ৰোন ব্যৱহাৰ কৰি দূৰণিবতীয়া দুৰ্গম এলেকাত আবদ্ধ হৈ থকা লোকসকলৰ কাষ চাপি যোৱাৰ চেষ্টা চলাইছে বুলি সেনাবাহিনীৰ সূত্ৰ প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে স্বাস্থ্যসেৱাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ সংকল্পৰে বিগত বৰ্ষত ছেপ্টেম্বৰত আৰম্ভ কৰা

0: উষা সেতুৱে বৰ্তমান জিলাখনৰ স্বাস্থ্য খণ্ডত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জিলাখনত মূলতঃ তিনিটা পৰ্যায়ত এই কাৰ্যসূচী ৰূপায়ণ হৈ আছে। প্ৰথম পৰ্যায়ত বিগত বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত জিলাখনৰ ছটা বিধানসভা সমষ্টিত শিশু, কিশোৰ কিশোৰী আৰু সাধাৰণ ৰাইজক বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰে। স্ত্ৰী আৰু প্ৰসূতি শিশুৰোগ, চকু, অস্থি, হৃদৰোগ, দাঁত, নাক, কাণ আৰু ডিঙি, ছাল, চুলি, অস্ত্ৰোপচাৰ আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা শিবিৰসমূহত উপস্থিত থাকি ৰোগীৰ পৰীক্ষা কৰাৰ লগতে ৰক্তচাপ, মধুমেহ আদিৰো পৰীক্ষা কৰে। একেদৰে শুশ্ৰূষা সেতুৰ অধীনত ৰাইজৰ মাজত স্বাস্থ্য সজাগতা, আয়ুষ্মান কাৰ্ডৰ ভাৰত কাৰ্ড, আভা আই ডি, দিব্যাংগৰ প্ৰমাণ পত্ৰ আৰু অন্যান্য চৰকাৰী আঁচনিত নাম পঞ্জীয়নৰ বাবেও বিশেষ কাউণ্টাৰ স্থাপন কৰা হৈছে। বৰ্তমান এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনত স্বাস্থ্যসেৱাৰ মান উন্নত কৰি তোলাৰ বাবে জিলা স্বাস্থ্য বিভাগে আৰু অধিক কাৰ্যসূচী গ্ৰহণ কৰিছে। বিটিচিৰ বিধান পৰিষদত আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ 162 কোটি টকা 86 লাখ টকাৰ প্ৰস্তাৱেৰে আনুমানিক 71.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰা হয়। কাৰ্বি এংলোডিজাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত 1 জুলাইৰ পৰা অনুষ্ঠিত কৃষি প্ৰশিক্ষণ কাৰ্যসূচী আজি সামৰণি পৰে। 30 দিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত বোকাজানৰ প্ৰণৱ জুবিলী মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা আৰু উদ্ভিদবিদ্যা বিভাগৰ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু জছবীৰ সিঙেও এই শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ T47 শিতানৰ 100 মিটাৰ দৌৰত যোৱা নিশা দিলীপ মাহাতো গভিতে সোণ আৰু মহম্মদ বাছিল মছিং গানা কাঠে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ সুদক্ষ ফুটবল খেলুৱৈ তথা বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক বিজনী জিলা UPPL দলৰ উপসভাপতি সমাজকৰ্মী জীৱানন্দ বসুমতাৰীৰ যোৱা নিশা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 46 বছৰ। উল্লেখযোগ্য যে যোৱা নিশা বিজনী চহৰৰ পৰা ক্ৰীড়া সন্থাৰ কাম সম্পন্ন কৰি হাঁহচৰা গাঁৱৰ নিজৰ ঘৰলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। পাছত স্থানীয় লোকে তেওঁ বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁ মৃত ঘোষণা কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি। বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহাৰ্য ঘোষণা। শিৱসাগৰ যোৰহাটৰ চৰাইদেউ জিলাত বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো লাইভ ফোন ইন অনুষ্ঠান কৃষি জগত। আজিৰ আলোচনাৰ বিষয় শস্য বীমা আঁচনি। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে ডক্টৰ চিত্তৰঞ্জন ডেকা আৰু ডক্টৰ সজীৱ বৰুৱা। শ্ৰোতাসকলে অনুষ্ঠানত ভাগ ল'বলৈ প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612662325। শ্ৰোতাসকল, এয়া অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত ভাস্কৰজ্যোতি আচাৰ্য।
2: ধন্যবাদ জুৰি। প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰজ্যোতি আচাৰ্য। আজিৰ ফোন ইন কৃষি জগত আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি বিষয় হিচাপে লৈছোঁ শস্য বীমা। এই অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে আমালৈ ফোন কৰি আমাৰ সমল ব্যক্তিৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে। আমাৰ প্ৰথমেই চিনাকি কৰি দিবলৈ লৈছোঁ আজিৰ আমাৰ দুয়োগৰাকী সমল ব্যক্তিক, সেয়া ডক্টৰ চিত্তৰঞ্জন ডেকা,
3: নমস্কাৰ,
2: আৰু ডক্টৰ সজীৱ বৰুৱা মোৰ বাওঁহাতে। এখেতসকল দুয়ো উত্তৰ পূব মণ্ডল সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান চলি থকাৰ সময়ত দুটি ফোন নম্বৰ ব্যৱহাৰ কৰিব পাৰে পোনপটীয়াকৈ কথা পাতিবলৈ। 03612662325 আৰু 9435405222 এই দুটি নম্বৰত। ইয়াৰ উপৰিও সমান্তৰালভাৱে আমাৰ অনুষ্ঠান ফেচবুকযোগেও AIR গুৱাহাটী ফেচবুক পেজযোগেও লাইভ চলি আছে আৰু শ্ৰোতাসকলে যিসকলে ফোনত সংযোগ কৰিব নোৱাৰে তেওঁলোকে ফেচবুক লাইভ

0: বিষয়লৈকেও মন্তব্য প্ৰেৰণ কৰিব পাৰে। এতিয়া আজিৰ আমাৰ বিষয়টো হৈছে শস্য বীমা। শস্য বীমা এতিয়া আমি দেখিছোঁ যে বীমাৰ প্ৰয়োজনীয়তা কিমান বহুত বেছি গুৰুত্বপূৰ্ণ। আমি স্বাস্থ্য বীমা কৰোঁ, আমি জেনেৰেল ইঞ্চুৰেঞ্চ কৰোঁ, আমি আমাৰ ঘৰৰ বাহনখনো আমি বীমা কৰি থওঁ, আনকি গৰু বা তেনেধৰণৰ গৰু গাহৰিৰো বীমাৰ তেনেধৰণৰ ব্যৱস্থা ওলাইছে। এতিয়া শস্য বীমাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে শেহতীয়াকৈ আমাৰ অসমত এইবাৰ যি উজনি অসমত যোৰহাট, চৰাইদেউ, শিৱসাগৰ জিলাত যি বান পৰিস্থিতিৰ সৃষ্টি হৈছে, যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, এনে পৰিপ্ৰেক্ষিততে আচলতে শস্য বীমাৰ প্ৰসংগটো আহে। আৰু সাধাৰণতে শস্য বীমা বুলি কোৱাৰ লগে লগে শস্যৰ যি সম্ভাৱ্য ক্ষয় ক্ষতি, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হ'ব পাৰে, কিন্তু এইবেলি দেখা গৈছে যি বানপানী হৈছে সেয়া অভূতপূৰ্ব। আচলতে আমি কোনেও ভাবিব নোৱাৰা এক অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে ক্ষেত্ৰত আমি শস্য বীমাৰ কথাবিলাকো বিতংকৈ পতাটো জৰুৰী, কাৰণ বিভিন্নজন কৃষকৰ মনত, ৰাইজৰ মনত সেই বিষয়ে বিভিন্ন নিশ্চয় ইতিমধ্যেই প্ৰশ্নৰ উদ্ৰেক হৈছে। আৰম্ভণিতে মই চিত্তৰঞ্জন ডেকা ডাঙৰীয়াৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ যে শস্য বীমাৰ গুৰুত্ব কিমান আৰু ৰাইজৰ মাজত ইয়াৰ বিষয়ে সজাগতা কিমান আছে?
1: হয়, নিশ্চয়কৈ। আমি শস্য বীমা যোজনা, এইটো আচলতে আগতে ৰাষ্ট্ৰীয় শস্য বীমা যোজনা আছিলে, আগৰ পৰাই এইটো চলি আছিলে। কিন্তু আমাৰ 2016 চনৰ পৰা আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগৰ যিটো ৰাষ্ট্ৰীয় শস্য বীমা আঁচনি আছিলে এইটোক নতুনকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হিচাপে নামকৰণ কৰিলে। আৰু আগৰটোত অকণমান জটিলতা আছিলে, এতিয়া সৰলীকৃত কৰিলে আৰু অকণমান সাল সলনি কৰিলে। আৰু এই যোজনাৰ যিটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আওতাত আমাৰ প্ৰতিখন ৰাজ্যৰ অঞ্চল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যসমূহৰ কৃষকসকলক সামৰি লোৱা হয়। ইয়াৰ মেইন গুৰুত্ব হ'ল কি, আমি জানো যে আমাৰ বানপানী বা আমাৰ যিটো আমাৰ কি বুলি কয় আমাৰ ড্ৰট, আমাৰ যিটো আমাৰ কেতিয়াবা খৰাং বতৰ বা নানান ধৰণৰ পৰিস্থিতি, পোক পৰুৱাৰ আক্ৰমণ, বেমাৰ আজাৰ, এনেকুৱা ক্ষেত্ৰত কেতিয়াবা কৃষকে বহুত মানে ক্ষতিৰ সন্মুখীন হ'ব লগা হয়। যদি তেওঁলোকে এই ফচল বীমা যোজনাৰ আওতাত তেওঁলোকে যদি তেওঁলোকৰ শস্যক যদি মানে তেওঁলোকে যদি বীমাকৰণ কৰে, তেতিয়া যদি এনেকুৱা কিছুমান আমাৰ প্ৰাকৃতিক কাৰণত তেওঁলোকৰ যদি শস্যৰ ক্ষতিও হয়, তেওঁলোকে সেই ক্ষতিটো মানে কিছু পরিমাণে হলেও লাভান্বিত হব পারে, ক্ষতিপূরণ লাভ করব পারে। আর কি হয়, এই শস্য বীমা যোজনা আসলতে আমি এনেকুৱাকে করা যায় যে আমার খারিফ শস্যর কারণে আছে, রাবি শস্যর কারণে আছে, আর আমি বার্ষিক যেটু বাণিজ্যিক ক্রপ আর উদ্যান শস্যর ক্ষেত্রতো আছে। যেনেকুৱাকে আমার যোৱা নোটিফিকেশন মতে খারিফ শস্যর আওতাত আহিছে আমার মেইনলি আমার শালি ধান, মাটিমাহ, আর আমার মাটিমাহ আহিছে, খালি ধান আহিছে, আৰু আমাৰ এটা ক্ৰপ আহিছিলে, সেইটো ক্ৰপটো আছিলে মৰাপাট।
0: আমি এইখিনিৰ কথা আৰু পাতিম, আৰু কি কি শস্য ধৰি লোৱা হৈছে সেইখিনিও আমি পাতিম। এইখিনিতে এটি ফোন কল আহিছে, আমি লৈ লৈছোঁ। এগৰাকী শ্ৰোতাই ফোন কৰিছে।
2: হেল্ল'
0: হেল্ল' নমস্কাৰ।
2: অঁ নমস্কাৰ, মই যোৰহাট জিলা চচোৱালৰ পৰা কৈছোঁ।
0: হয়, আপোনাৰ নামটো ক'ব।
2: মোৰ নাম বিপুল বৰা।
0: বিপুল বৰা, নমস্কাৰ।
2: বিপদজনক
0: পৰিস্থিতি আপুনি থকা ঠাইখিনিত হোৱা নাই? আমি কথা শুনি সকাহ পাইছো আচলতে। এতিয়া আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে।
2: আমাৰ যে কৃষকৰ যি ফচল বীমা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি, এই আঁচনিখনৰ পৰা কৃষকসকল লাভান্বিত কেনেদৰে হ'ব পাৰিব বা হৈছে? বিশেষকৈ কৃষকসকলে এনেকুৱা ধৰণৰ আঁচনি যদি আবেদন কৰে, কিন্তু কৃষকসকলে অফিচে অফিচে ঘূৰি ফুৰাৰ ওপৰত টান পায়, এই ক্ষেত্ৰত চৰকাৰৰ কি নীতি নিৰ্দেশনা আছে বা এই আঁচনিখনৰ পৰা আমাৰ বান পীড়িত বা এটা খৰাং পীড়িত অঞ্চলৰ কৃষকসকলে কেনেকুৱা ধৰণৰ সহায় সহযোগিতা লাভ কৰিব, এই বিষয়ে মই জানিব খুজিছিলো।
0: হয় হয়, নিশ্চয় নিশ্চয়, আপুনি আপোনাৰ উত্তৰটো পাব।
1: আচ্ছা, এখেতে কৈছে মানে ফচল বীমা যোজনাৰ তাৰে কেনেকৈ উপকৃত হয়, যে তেখেতে আচলতে কি হয়, যদি তেখেতে KCC আমাৰ কিষাণ ক্ৰেডিট কাৰ্ড বুলি আছে, এই কিছুমান কৃষকে তেখেতসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লোন লোৱাৰ ব্যৱস্থা আছে, যে তেখেতসকলে যে সাত হেক্টৰ বা সাত মিনছ কি সাত ওৱান হেক্টৰত আপোনাৰ 7.5 বিঘা মাটি আছে, মাটি থাকে, সেইখিনিৰ ওপৰত তেওঁলোকে যদি সেই এটা বেংকৰ পৰা যদি তেখেতসকলে লোন ল'ব বিচাৰে আণ্ডাৰ কিষাণ ক্ৰেডিট চেণ্টাৰ,

0: তেওঁলোকে অট'মেটিকেলি এই আমাৰ যিটো ফচল বীমা যোজনাৰ আওতাত আহি যায়। তেওঁলোকে তাৰমানে বাধ্যতামূলকভাৱে, আদাৰৱাইজ তেওঁলোকে লোন নাপাব। আৰু কিছুমান কৃষক যদি এই লোনী ফাৰ্মাৰ্চ নহয়, তেওঁলোকে লোন লোৱা নাই, তথাপিও তেওঁলোকে গৈ পেলাই কমন যিটো আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰ আছে, আমাৰ যিটো সেৱা আছে, তাত তেওঁলোকে এনৰোল কৰিব পাৰে, বা তেওঁলোকে আমাৰ কৃষি বিভাগৰ ওচৰত যাব পাৰে, বা ক্ৰপ ইঞ্চুৰেঞ্চ কোম্পানী, বিভিন্ন ক্ৰপ ইঞ্চুৰেঞ্চ কোম্পানীক দায়িত্ব দিয়া হৈছে। যেনেকুৱাকৈ আমাৰ অসমৰ গোটেই 34 জিলা খনক মানে 8 ক্লাষ্টাৰত ভাগ কৰিছে, আৰু প্ৰতিটো ক্লাষ্টাৰ একোটা একোটা ইঞ্চুৰেঞ্চ কোম্পানী চাই মেইনলি চাই আছে। বৰ্তমান আমাৰ যিটো SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডছ, এটা আছে বাজাজ জেনেৰেল ইঞ্চুৰেঞ্চ লিমিটেডছ, দেন ICICI লাম্বাৰ্ড জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী, এইখিনি কোম্পানীয়ে এই ফচল বীমা যোজনাৰ বীমাকৰণ যিটো এপ্লিকেশ্যন তেওঁলোকে লয়, আৰু তেওঁলোকৰ এপটোও তেওঁলোকে ইউজ কৰিব পাৰে। প্ৰতিটো ইঞ্চুৰেঞ্চ কোম্পানীৰ এপ আছে, এপৰ থ্ৰুদিও তেওঁলোকে তেওঁলোকৰ আবেদন কৰিব পাৰে যে তেওঁলোকে কেনেকুৱাকৈ মানে সেইটো কৰিব, তেওঁলোকে বীমা কৰিব। আৰু বীমাকৰণত যথেষ্ট সুবিধা আছে, কিয় চৰকাৰে 1 হেক্টৰ মাটিলৈকে কেৱল 100 টকা দিলে তেওঁলোকে বীমা কৰিব পাৰে। ছাপ'জ 1 হেক্টৰ ৰাইচত তেওঁলোকৰ ছাম ইঞ্চুৰ আছে প্ৰায় 72,300, কিন্তু প্ৰথম হেক্টৰৰ কাৰণে কেৱল 100 টকা দি পেলাই তেওঁলোকে বীমা কৰিব পাৰে, কিন্তু তাৰ পাছৰ হেক্টৰত তেওঁলোকে 2% দিব লাগিব। কিন্তু আমাৰ এতিয়া এটা মই আপোনালোকক অৱগত কৰিম যে চৰাইদেউ বা নাজি আমাৰ যিটো শিৱসাগৰ ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টকেইখনৰ কাৰণে কিন্তু আপোনাৰ 2% নহয়, 1.5% টোটেল ছাম ইঞ্চুৰৰ 1.5% মানে এডিশ্যনেল হেক্টৰ এৰিয়াতে যদি বেছি হয় তেওঁলোকে দিব লাগিব, যথেষ্ট কম। আৰু কিন্তু তেওঁলোকে বহুত ক্ষেত্ৰত কি হয়, আমাৰ ফাৰ্মাৰ্ছখিনি সজাগ নহয়, বা আমাৰ বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰবিলাকেও সজাগতা বৃদ্ধিৰ চেষ্টা কৰি আছে, বা বিভাগী যিটো আমাৰ জিলা কৃষি বিষয়া তেওঁলোকে, বা আমাৰ যিবিলাক মহকুমা কৃষি বিষয়া তেওঁলোকৰ কৃষি যিবিলাক বিষয়া থাকে, তেওঁলোকে সময়ে সময়ে গৈ পেলাই এৱেৰনেছ কৰে, আৰু ইঞ্চুৰেঞ্চ কোম্পেনীৰ তৰফৰ পৰাই এৱেৰনেছ কৰা যায়। গতিকে তেওঁলোকৰ বিশেষ একো টান কাম নহয়, কেৱল তেওঁলোকে যদি কৃষি বিভাগৰ বিষয়াৰ লগ লাগে বা নিৰ্দিষ্ট বেংকত যায় তেওঁলোকে নিৰ্দেশনা দিব। আৰু আজিকালি এনেকুৱা হৈছে, আজিকালি মোবাইলৰ যিহেতু যুগ, আপোনালোকে ইঞ্চুৰেঞ্চ এপত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে সেইটো অতি সহজ সৰলীকৃত, গতিকে তেওঁলোকে কৰিব
1: হয় হয়। এইখিনিতে মই সজীৱ বৰুৱা ডাঙৰীয়াক সুধিব খুজিছোঁ। এতিয়া আমি যেতিয়া কওঁ শস্য বীমা বুলি কওঁ, তাৰ বৈশিষ্ট্যবিলাক অকণমান ব্যাখ্যা কৰি দিব নেকি, কাৰণ আমাৰ যিসকল অনা কৃষক শ্ৰোতা আছে তেওঁলোকেও এই বিষয়ে কিছু সজাগ হোৱাটো দৰকাৰ, জানি থোৱাটো জৰুৰী।
2: হয়, আমাৰ আচলতে কৃষক ৰাইজৰ এই সজাগতাটো খুবেই প্ৰয়োজন, কাৰণ আমাৰ এতিয়াও বহুখিনি ৰাইজ কৃষক ৰাইজ অৱগত নহয়, বা তেওঁলোকে বহুতে এইটো ভালকৈ আদৰি লোৱা মানে বাকী আছে। আৰু এনেকুৱা এটা বিধংসী যি আমাৰ বানৰ সমস্যাৰ সময়ত আমি সেইবোৰ মনত বেছিকৈ পৰে, কিন্তু ভৱিষ্যতে যদি আমি কিছুমান তাৰ পৰা হাত সাৰিব পাৰোঁ, সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ, তাৰ কিছুমান বৈশিষ্ট্যসমূহ মই কৈ দিব খুজিছোঁ। যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ'লে সংশ্লিষ্ট কৃষকক আৰ্থিক সকাহ তথা উপযুক্ত ক্ষতিপূৰণৰ এই বীমাই হৈছে এটা প্ৰদান কৰাৰ মানে ব্যৱস্থা। বানপানী, খৰাং বা কোনো প্ৰাকৃতিক দুৰ্যোগত কৃষি বিনষ্ট হোৱাৰ লগে লগে সংশ্লিষ্ট বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ সমুদায় ধন আদায় দিয়ে কৃষকসকলক। এই কথাটো আমি সদায় জানি লোৱাটো ভাল। অৰ্থাৎ এনে বীমা কৰিলে প্ৰাকৃতিক দুৰ্যোগে খেতি বিনষ্ট কৰিলেও কোনো লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু শস্য কটাৰ 14 দিনৰ দুদিনলৈ যদি শস্য পথাৰত থাকে আৰু সেই সময়ত কিবা প্ৰাকৃতিক দুৰ্যোগো হয় আৰু তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লেও তেওঁলোকে এইটো ক্ষতিপূৰণ পোৱাৰ
1: সুবিধা এটা আছে। আমি এইখিনি কথা আকৌ পাতিম। এইখিনিতে এটি ফোন আহিছে, শ্ৰোতাগৰাকীয়ে কল কৰিছে, আমি লৈ লৈছোঁ। হেল্ল'
3: হেল্ল'
1: হয় নমস্কাৰ, আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৈছে?
3: মই নলবাৰীৰ পৰা কৈছোঁ, অনন্যা দাস।
1: হয় দাস,
3: হয়, মই এটা কথা জানিব বিচাৰিছো। বানপানীয়ে যদি ধৰি লওক আমাৰ খেতি পথাৰ নষ্ট কৰে বা আমাৰ যিকোনো শস্যৰ খেতি নষ্ট কৰে, তেতিয়া বীমায়ে মানে শস্য বীমায়ে কাম কৰিবনে? তেনেকুৱা আমি কেনেকুৱা ধৰণৰ মানে আমি সহায় পাব পাৰোঁ?
1: নিশ্চয় নিশ্চয়, আপুনি আপোনাৰ আমাৰ এই অনুষ্ঠানটো শুনি থাকক, আমি সেইখিনি কথাই পাতি আছো এতিয়া। আৰু ধন্যবাদ আপুনি ফোনটো কৰাৰ বাবে।
2: আপুনি যদি

0: বীমাকৃত নকৰে, আপোনাৰ শস্যৰ যদি বীমাকৃত আগতে নকৰে তেতিয়া আপুনি নেপাব। আপোনাৰ যদি বানপানীত ক্ষয় ক্ষতি হৈছে কিন্তু আপুনি কোনো বীমাকৰণ কৰা নাই আপোনাৰ শস্যৰ দ্বাৰা, তেতিয়া আপুনি তাৰ পৰা উপকৃত নহ'ব। কিন্তু সেইকাৰণে আমি ক'ব খোজোঁ যে আমাৰ কৃষকসকল আগবাঢ়ি আহক, প্ৰতিটো শস্য শালি ধানৰ খেতি কৰাৰ আগতে তেওঁলোকে শস্য বীমাকৰণ কৰক, তেতিয়া তেওঁলোকে ক্ষতিপূৰণ তেনেকুৱা বানপানীৰ ক্ষেত্ৰত ক্ষতিপূৰণ হ'লে মানে ক্ষতি হ'লেও তেওঁলোকৰ একো অসুবিধা নাই। আৰু এতিয়া চাওক আমি যদি চাওঁ চৰাইদেউ বা শিৱসাগৰ জিলাত কি হৈছে, তেওঁলোকে বহুতে খেতি ইতিমধ্যে ষ্টাৰ্ট কৰিবই পৰা নাই, কঠীয়া তুলি ৰুইছে কিন্তু ষ্টাৰ্ট কৰিব পৰা নাই। কিন্তু তেনেকুৱা ক্ষেত্ৰত যদি খেতিডৰা ষ্টাৰ্ট কৰি কৰাই নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ যদি বীমাকৰণ আছিলে তেতিয়া তেওঁলোকে 25% তেওঁলোকে খেতিডৰা ষ্টাৰ্ট নকৰোঁতে 25% পাব, যিটো চাম ইঞ্চুৰেঞ্চ চাপ'জ 72,300 rupees পাৰ হেক্টৰ, মানে 7.5 বিঘা মাটিত তেওঁলোকে খেতি প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে খেতিটো আৰম্ভ কৰিব পৰা নাই। কিন্তু তেওঁলোকৰ যদি বীমাকৰণ কৰা আছে তেওঁলোকে 25% তেওঁলোকৰ একাউণ্টত যেতিয়া চাৰ্ভে কৰিব, চাৰ্ভেয়াৰ আহিব। আৰু আমাৰ চৰাইদেউ বা শিৱসাগৰৰ ক্ষেত্ৰতো সকলোৱে জ্ঞাত, আমাৰ গোটেই কোম্পেনী, গোটেই এডমিনিষ্ট্ৰেশ্যন, গোটেই ৰাজ্যসমূহ সমূহ অৰ্গেনাইজেশ্যনবিলাকে আমাৰ জ্ঞাত, এনেকুৱা ক্ষেত্ৰত কোনো অসুবিধা নহয়। গতিকে তেওঁলোকে কোম্পেনীয়ে জইন এছেছ কৰিব, গতিকে এছেছ কৰাৰ পিছত তেওঁলোকৰ একাউণ্টত 25% আগতীয়াকৈ সোমাই যোৱাৰ ব্যৱস্থা, যদি বীমাকৰণ আগতীয়াকৈ কৰিছে।
1: আৰু এটা ফোন আহিছে, আমি লৈ লৈছোঁ। হেল্ল'
2: হেল্ল'
1: হয় নমস্কাৰ, আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৈছে?
2: নমস্কাৰ ছাৰ, মই দৰং জিলাৰ দলগাঁৱৰ পৰা কৈছিলোঁ।
1: হয়
2: ছাৰ, মই আপোনালোকৰ অনুষ্ঠানটো চাই আছোঁ, খুব ভাল অনুষ্ঠান।
1: হয়
2: ছাৰ, মই জানিব বিচাৰিছিলোঁ ফচল বীমাৰ লাষ্ট ডেটটো আৰু ফচল বীমাৰ যিটো ক্লেইম প্ৰচেছ থাকে,
1: ক্লেইম প্ৰচেছ,
2: ক্লেইম প্ৰচেছ ফচল বীমা কৰাৰ পিছত, ফচল বীমা কৰাৰ পিছত, মানে ফসল বীমা করার পিছত যেটো মানে ক্লেম প্রসেস থাকে, যে যেনিবা আমার ধরক খেতিটো
1: কিবা ক্ষতি হল, লোকসান হল,
2: ক্ষতি হল, তেতিয়া ক্লেম প্রসেসটো কেনেকুৱা থাকিব, প্রথমতে আমি কাক লগ ধৰিব লাগিব আৰু কি কি নিয়মাবলী আমি অবলম্বন কৰিব লাগিব ক্লেম প্রসেসৰ ক্ষেত্ৰত? হয়
1: ঠিক আছে বাৰু, আপুনি আমাৰ অনুষ্ঠানটো শুনি থাকিব, ইয়াতে আপুনি উত্তৰটো পাব।
0: তেখেতে লাষ্ট ডেটটো সুধিছে।
1: হয়,
0: আমাৰ এতিয়া খাৰিপুৰ ক্ষেত্ৰত, আমি ধানৰ ক্ষেত্ৰত তেওঁলোকে 31 জুলাইলৈকে আছে, 31 জুলাইত তেওঁলোকে মানে যি বীমাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো এপ্লাই কৰিব লাগিব। দেন তেওঁলোকৰ যিটো মানে বীমাৰ যিটো 2% দিব লাগিব, প্ৰথম 1 হেক্টৰৰ কাৰণে অনলি 100 টকা দিব লাগিব। সেই প্ৰচেছটো কিন্তু 31 জুলাই ইজ দ্য লাষ্ট ডেট ফৰ ৰাইচ। গতিকে আৰু তেওঁলোকে সুধিলে যে ক্লেইম ছেটেলমেণ্ট, ক্লেইম কেনেকৈ কৰিব লাগিব। চাপ'জ আপোনাৰ খেতিডৰা বানপানী বা খৰাং বতৰৰ কাৰণে ক্ষয় ক্ষতি হ'ল যে আপুনি গম পালে, তেতিয়া আপুনি 72 আৱাৰ্ছৰ ভিতৰত, মানে 3 দিনৰ ভিতৰত আপুনি ইঞ্চুৰেঞ্চ কোম্পানীৰ এপলৈকে যাব পাৰে এপ্লিকেশ্যন। যদি আপুনি সেইখিনি নাজানে, আমাৰ বহুত ক্ষেত্ৰত মাৰ্জিনেল কৃষক বা সৰল কৃষক তেওঁলোকে নাজানিব পাৰে, তেতিয়া যদি আপুনি যদি নিজে নাজানে তেতিয়া কৃষি বিভাগৰ বা ইঞ্চুৰেঞ্চ কোম্পানীৰ এজেণ্টবিলাকক আপুনি ফোন কৰিব লাগিব। তেওঁলোকে বুজাই দিব যে আপোনালোকে 72 ঘণ্টাৰ ভিতৰত আপোনালোকে গৈ পেলাই তাত যেতিয়া আপুনি এপত যাব তেতিয়া ফৰ্ম পাব, ফৰ্মত আপোনালোকৰ ক্ষয় ক্ষতি কিমান হ'ল আপোনালোকে আগজানক। আৰু সেই 72 আৱাৰ্ছৰ ভিতৰত হয়তো আপুনি গোটেই ফৰ্মখন ফিল আপ কৰিব নোৱাৰিব পাৰে, কিন্তু যিখিনি ডাটা আছে যে আপোনাৰ কিমান এৰিয়া ক্ষতি হ'ল বা আপোনাৰ যিখিনি দলিল বা ডাক নাম্বাৰ, আপোনাৰ এৰিয়াটো কি, আপোনাৰ আইডেণ্টিফিকেশ্যন, সেইখিনি হয়তো আপুনি এপৰ থ্ৰুদি আপোনাৰ ডেমেজৰ ইভেন ফটো উঠাব পাৰে। আজিকালি এনেকুৱা ছিষ্টেম আছে, এপৰ থ্ৰুদি ফটো উঠি পেলাই আপলোড কৰি দিব পাৰে। সেইখিনি কৰি দিয়াৰ পাছত আপোনালোকক তেওঁলোকে সময় ল'ব, সময় লৈ পেলাই তেওঁলোকে 14 দিনৰ ভিতৰত আপোনাক আকৌ খবৰ দিব, দি পেলাই তেওঁলোকৰ ছাৰ্ভেয়াৰ যাব, ছাৰ্ভেয়াৰ গৈ পেলাই এছেছ কৰি পেলাই ফাইনেলি আপোনালোকক এনাডাৰ মানে মিনছ 14 ডেজ বা 10 ডেজৰ ভিতৰত তেওঁলোকে ক্লেইমটো ছেটেলমেণ্ট কৰাৰ কাৰণে যদি কিমান ক্ষয় ক্ষতি হয় তাৰ বুজ লৈ পেলাই চেষ্টা কৰিব।
1: ইয়াৰ পাছৰ কথাখিনি আমি আকৌ পাতিম। আৰু এটা ফোন কল আহিছে, আমি লৈ লৈছোঁ। হেল্ল'
3: হয় ছাৰ, নমস্কাৰ।
1: নমস্কাৰ, ক'ৰ পৰা কৈছে, আপুনি নামটো ক'ব?
3: মই বজালি জিলাৰ পৰা, দলৈগাঁৱৰ পৰা কৈছোঁ, মই কমল তালুকদাৰ।
1: হয় তালুকদাৰ ডাঙৰীয়া, আপোনাৰ প্ৰশ্নটো কৰক।
3: মই প্ৰগ্ৰেছিভ ফাৰ্মাৰ হয়, মানে মই সুধিব বিচাৰিছোঁ, মই মানে কি প্ৰতি বছৰে ইঞ্চুৰেঞ্চৰ এইটো এৰিয়াটো মানে কৰোঁ আৰু, ধানৰ ক্ষেত্ৰত কিন্তু ৰবি শস্যৰ ক্ষেত্ৰত কেনেকৈ কি কৰিব পাৰি সেইটো মই জানিব বিচাৰিছিলোঁ।

0: তাৰমানে ধৰক সৰিয়হ এইবিলাক কৰিব পাৰি, কিন্তু আমাৰ ধৰক কবি চবিবিলাক মানে বহল ভিত্তিত কৰিলে, ষ্ট্ৰবেৰী খেতি কৰিলে, এইবিলাকৰ ইনচুৰেঞ্চটো কি ধৰণে কৰিব পাৰি?
1: হয় হয় হয়, ঠিক ঠিক, আপুনি বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে। আপুনি আপোনাৰ প্ৰসংগটোলৈ আমি আহিম, তাৰ আগে আগৰ প্ৰশ্নটোৰ উত্তৰ দি আছিলে ডেকা ডাঙৰীয়া, সেইখিনি শুনি লওক। আমাৰ অনুষ্ঠানটো আপুনি শুনি থাকক, ইয়াৰ মাজতে আপুনি উত্তৰটো পাব।
2: তো আগৰো তেখেতক ক'লৈ মঙলৈৰ পৰা কৈছিলে, গতিকে আপোনালোকে ছেটেলমেণ্ট কৰিবলৈ হ'লে আপুনি 72 hours, 3 দিনৰ ভিতৰত আপুনি যত্ন কৰিব যে আপুনি এটলিষ্ট খবৰটো, ইনফৰ্মেশ্যন যে আপোনাৰ লছ হ'ল, সেইটো থ্ৰু আপুনি ইঞ্চুৰেঞ্চ কোম্পানীৰ থ্ৰুৱেদি যাব পাৰে, নতুবা আপুনি কৃষি বিভাগৰ বিষয়াক লগ কৰিব পাৰে, তেওঁলোকে সহায় কৰি দিব, CSC কমিউনিটি ছাৰ্ভিচ চেণ্টাৰত যাব পাৰে, এইখিনি কৰিলে আপুনি লাভাৱান্বিত হ'ব। আৰু ক্লেইম ছেটেলমেণ্টত ইট টেক্স টাইম, সময় ল'ব, কিন্তু তথাপিতো আপোনালোকৰ হ'ব, কাৰণ অসমত আমাৰ ক্লেইম ছেটেলমেণ্ট যথেষ্টখিনি ভাল। আমি যদি ধৰোঁ যে 2016ৰ পৰা যদি ধৰোঁ 2024-25লৈকে আমাৰ টোটেল আমাৰ ক্লেইম ছেটেলমেণ্ট 10,000ৰ ওপৰত হৈছে, মানে 10,000ৰ ওপৰত হৈছে, 10 lakhs ওপৰত, 10 lakhs 10 lakhs ওপৰত হৈছে, 92 lakhs কৰিছিলে সেই সময়ত এপ্লিকেশ্যন, আৰু আমাৰ মোটামুটিকে ধৰক কিমান মোৰ দেন 1 lakh ফাৰ্মাৰ্চ বেনিফিটেড হৈছে।
1: আৰু এটা তেখেতে প্ৰশ্ন, লাষ্ট ডেট বুলি কৈছিলে
2: 31 জুলাই,
1: গতিকে কাইলৈ যদি তেওঁ কৰিবলগীয়া হয় তাক লগ ধৰিব বা কি কৰিব সেইখিনি যদি থোৰতে কৈ
2: দিয়ে, ইঞ্চুৰেঞ্চ কোম্পানী আমাৰ যিটো বাজাজ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আছে, আপোনালোকে জানি লওক কোনকেইটা কোম্পানীয়ে কৰে। আৰু মই কৈছোঁ যে আমাৰ প্ৰতিখন জিলা একোটা একোটা ইঞ্চুৰেঞ্চ কোম্পানী, যেনেকুৱাকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, এইটো SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড চাই, ঠিক তেনেদৰে হয়তো তেখেতে মঙলদৈৰ পৰা কৰিছে, মঙলদৈ দৰং জিলা, দৰং জিলাখন কোনটো ইঞ্চুৰেঞ্চ কোম্পানী কোনটো ক্লাষ্টাৰত আছে সেইটো আপুনি চাই ল'ব লাগিব। ফচল বীমা যোজনা এপত যদি যায় আপুনি গম পাব যে আপোনাৰ জিলাৰ ইঞ্চুৰেঞ্চ কোম্পানী কোনটো, আৰু তেতিয়া গ'লে সেই এপটোৰ থ্ৰুৱেদি আপুনি আবেদন কৰিব পাৰিব। আৰু আপুনি যদি CSC কমিউনিটি যিটো ছাৰ্ভিচ চেণ্টাৰ আছে তাতো যাব পাৰে, কাৰণ আমাৰ অহাকালিও কৰিব পাৰিব, কাৰণ 31 জুলাই অহাকালিও যাব পাৰে, বা তেখেতে যদি একো গম নাপায় আমাৰ যিবিলাক VLEW বা আমাৰ কৃষি বিষয় আছে তেওঁলোককো লগ ধৰিব পাৰে, গতিকে তেওঁলোকে সহায় কৰিব,
1: সহায় কৰিব।
2: তো ইয়াৰ পাছৰ কুৱেশ্যনটো
1: তালুকদাৰ ডাঙৰীয়াই কৰিছিল, আপুনি কৈয়ে আছিলে, সজীৱ বৰুৱা ডাঙৰীয়া আচলতে সেই প্ৰসংগত কৈয়ে আছিলে, আমি মাজতে ৰখাবলগীয়া হ'ল। তেখেতে সুধিছিলে যে তেওঁ সাধাৰণতে ধানৰ বীমা কৰে, তাৰোপৰি ৰবি শস্য কৰিব পাৰে নে নাই, সৰিয়হ ৰুলে বা অকণ বহল ভিত্তিক বন্ধাকবি কৰিলে, ড্ৰেগন ফ্ৰুট ৰুলে, সেইখিনি কি কি আচলতে বীমাই?
3: মই কৈ দিছোঁ এই বীমাৰ কভাৰেজ কোনবিলাক শস্য হয় মই কৈ দিছোঁ। ধৰক মাহ জাতীয় শস্যটো হয়, আমাৰ আহু ধান শালি ধানটো আছেই, কিন্তু আমাৰ আহু ধান শালি ধানৰ উপৰিও গ্ৰীষ্মকালীন ধান, গোম ধান, এতিয়া আমাৰ শিৱসাগৰ অঞ্চলত যোনখিনি বান বিধ্বস্ত অঞ্চল আছে তাত কিজানি গোম ধানৰ এটা ভাল কৰাৰ সুবিধা আছে, মই এই মাজতে কৈ দিছোঁ। মাটিমাহ, মগুমাহ আৰু তেল
1: মানে
3: সৰিয়হ, ৰেপচিড তেখেতে এটা উল্লেখ কৰিছিলে মাজতে। আৰু বাৰ্ষিক বা বাণিজ্যিক ভিত্তিত যোনখিনি আমি উদ্যান শস্য কৰোঁ, যেনে আলু, কুঁহিয়াৰ, মৰাপাত আৰু এনেকুৱা ধৰণৰ,
2: ৰবি শস্যৰ ক্ষেত্ৰত তাৰমানে নটিফাইড ক্ৰপ, তাৰমানে এতিয়ালৈকে আমাৰ যিটো সৰিয়হ আছে, ইৰি ধান বা আমাৰ বড়ো ধান বুলি কওঁ, তাৰপিছত আমাৰ আলু আছে, কিন্তু তেখেতে যিটো কৰিছে নটিফাইড ক্ৰপৰ ভিতৰত নপৰে। কবি এতিয়ালৈকে এনেকুৱা বহল ভিত্তিত আহি
3: ষ্ট্ৰবেৰীও
2: তেখেতে ভাল প্ৰশ্নই সুধিছে। আৰু সময়ে সময়ে নটিফাইড ক্ৰপবিলাক চেঞ্জ হৈ থাকে, হয়তো গভৰ্ণমেণ্টে যেতিয়া গম পাব বা তেতিয়া আওতাত হয়তো অনাগত দিনত আহিব।
1: আৰু এটা মোৰ মনলৈ প্ৰশ্ন আহিছে, এতিয়া ধৰক প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে বিভিন্ন ধৰণৰ হ'ব পাৰে, আৰু তথাপি কোনবিলাক দুৰ্যোগক, এতিয়া ধৰি লওক সুৰপোকৰ আক্ৰমণ চলে, আৰু সুৰপোকৰ যেতিয়া আক্ৰমণ চলে তেতিয়াতো ইখনৰ পাছত সিখন পথাৰ গোটেই চাফা কৰি পেলায়, পোকটোৱে খাই খাস্তাং কৰি পেলায়, গতিকে সেইবিলাকো ধৰণে
2: নিশ্চয় নিশ্চয় পোক পৰুৱা আৰু বেমাৰ আজাৰো ইনক্লুড আছে, তাৰ মানে অকল যে প্ৰাকৃতিক দুৰ্যোগ, সেইবিলাকো আমি প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে ধৰিব লাগিব। হয়, গতিকে পোক পৰুৱা বা ভূমিস্খলন বা ক্লাউড বাৰ্ষ্টিঙো আছে, আমাৰ যিটো আমাৰ মেঘৰ যিটো
1: সেইটো
2: আছে, কিন্তু এইবাৰৰ ক্ষেত্ৰত যিটো আমাৰ শিৱসাগৰ বা চৰাইদেউত হ'ল, এই বস্তুটোৰ ক্ষেত্ৰত যে যিটো 72 hours, এইটো অকণমান মানে এডমিনিষ্ট্ৰেশ্যন বা সম্ভৱ, কাৰণ যিখিনি মানুহে নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে হয়তো 72 hoursতকৈ বেছি সময় লাগে, গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে 72 hoursত হয়তো ক্লেইম কৰিবলৈ যোৱাৰ মানসিকতা নাথাকিব,
3: গতিকে
2: তেওঁলোকৰ ক্ষেত্ৰত নিশ্চয় আমাৰ জিলা কৃষি

0: বিভাগ আছে, আমাৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছে, তেওঁলোকে এইটো চাব
1: লাগে। কৃষি শিথিল সম্ভাৱনা আছে নেকি?
0: আছে, নিশ্চয় আছে, থাকিবই, কাৰণ ইঞ্চুৰেঞ্চ কোম্পানীবিলাকো আহিব। গতিকে আমাৰ কৃষি বিভাগৰ জৰিয়তে আমাৰ মাননীয় কৃষিমন্ত্ৰী আছে, তেখেতো যথেষ্ট তৎপৰ, গতিকে এই ক্ষেত্ৰত তেওঁ নিশ্চয় আগভাগ ল'বই, কেনেকুৱাকৈ তেওঁলোকে লাভাৱান্বিত হ'ব পাৰে।
1: হয় হয়, আৰু এটা কথা মনলৈ আহিছে, যেতিয়া আপুনি বীমাৰ কাৰণে পঞ্জীয়ন কৰিব, এগৰাকী কৃষকে, এগৰাকী নতুন কৃষকে যদি প্ৰথমবাৰৰ কাৰণে বীমা কৰিবলৈ লয়, তেতিয়াহ'লে কোনবিলাক নথি বা কাগজ পত্ৰ তেওঁ হাততে পোৱাকৈ ৰাখিব লাগিব?
0: তেওঁলোকৰ প্ৰথম কথা হৈছে মাটিৰ দলিল লাগিব, তেওঁলোকৰ তেওঁৰ আধাৰ কাৰ্ড লাগিব, তেওঁৰ বেংক একাউণ্ট লাগিব, বহুত বিশেষ জটিলতা নহয়, যে তেওঁৰ মেইনলি দলিল। আৰু কেতিয়াবা কি হয়, আমাৰ আধি খোৱা কৃষক বা আমাৰ যিখিনি ঠিকা খোৱা কৃষক, যে তেওঁৰ নিজৰ মাটি নাই কিন্তু তেওঁ আনৰ পৰা, তেতিয়া সেই মালিকজনৰ দলিল, মাটিৰ দলিল আৰু তেওঁৰ নিজৰ আধাৰ কাৰ্ড বা তেওঁৰ যিটো পান কাৰ্ড বা একাউণ্ট নম্বৰ, সেইখিনি তেওঁ যোগাৰ কৰিব লাগিব। আৰু সেইখিনি দিলে তাত অট'মেটিকেলি, মানে তাত প্ৰচিডিউৰ আছে, এপ্লিকেশ্যনত বহুত বিশেষ মানে কঠিন নহয়, সৰল ফৰ্ম, সেইখন ফিল আপ কৰিলে তেওঁলোকে
2: আচলতে যিকোনো বেংকৰ শাখাত গ'লে বা যিকোনো বেংক, এছ বি আই আছে, গ্ৰামীণ বিকাশ বেংক আছে, যেনেকুৱা হওক, আৰু তেওঁলোকে হয়তো কিছুমান জেগাত কমন চাৰ্ভিচ চেণ্টাৰ যোনটো চি এছ চি, সেইবিলাক বৰ
0: কিছুমান জেগাত কাম মানে সক্ৰিয় হৈ নাই,
2: কিন্তু কিছুমান জেগাত নিশ্চয় গাইডেন্সটো দিয়ে আৰু সেইটো তেওঁলোকৰ দায়িত্বৰ ভিতৰত পৰে। আৰু আমাৰ কৃষি বিষয়াসকল যিসকল আছে তেওঁলোকৰতো এতিয়া এটা বহুত গভীৰ দায়িত্ব হৈ গৈছে যে তেওঁলোকে এইখিনি আমি ৰাইজৰ মাজত সজাগতা আনিব লাগে আৰু তেওঁলোকক এই যোজনাৰ আণ্ডাৰত মানে তেওঁলোকে অন্তৰ্ভুক্ত কৰিব লাগে।
1: আৰু এতিয়া ধৰক আপোনালোকে যিহেতু এই ক্ষেত্ৰত কাম কৰি আহিছে আৰু আপোনালোকে প্ৰশিক্ষণো দি আহিছে আপোনালোকৰ প্ৰতিষ্ঠানটোৰ যোগেদি, গতিকে এই শস্য বীমাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা দেখিছে ৰাইজৰ মাজত সজাগতা, বা যেতিয়া ক্লেইম ছেটেল কৰা হয় আপোনালোকে কৃষকসকলে ক্ষতিপূৰণ পোৱাৰ ক্ষেত্ৰৰ ছবিখন সামগ্ৰিকভাৱে কেনেকুৱা দেখিছে?
0: ত' মই দেখিছোঁ অসমত যোৱাবাৰ যথেষ্ট ভাল, অসমত কৃষি বীমাৰ যিটো ক্লেইম ছেটেলমেণ্ট, কিন্তু শিৱসাগৰ যোৰহাট জিলাত বৰ এটা ভাল নহয়, কিন্তু মই দেখিছোঁ আমাৰ নামনি অসমত কিছুমান জেগাত ত' তাৰ ছেটেলমেণ্টটো গোটেই বেয়া নহয়। মই আপোনাক অকণমান আগতে ডাটা এটা ক'লোৱে, গতিকে আমি যদি গোটেই ভাৰতবৰ্ষখন চাওঁ, মহাৰাষ্ট্ৰ যথেষ্ট আগবঢ়া এই ক্ষেত্ৰত, তেওঁলোকৰ কৃষকবিলাক বেছি সক্ৰিয় বা বেছি এক্টিভ। আমাৰ অসমৰ কৃষকখিনি বৰ্তমান সজাগতা যথেষ্টখিনি বৃদ্ধি পাইছে, কিন্তু আমি আৰু সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত কৰিব লগা কাম আছে। কিন্তু ক্লেইম ছেটেলমেণ্ট বা তেওঁলোকে এপ্লিকেশ্যন বা বীমা কৰাৰ ক্ষেত্ৰত যথেষ্ট কৃষক আগবাঢ়ি আহিছে। আৰু এতিয়া কি হ'ল, এই আজি ধৰক আজি 5-6 বছৰ আগৰ পৰা যেতিয়া আমাৰ এফ পি চি, আমাৰ যিটো ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা কোম্পেনী, তেওঁলোকৰ থ্ৰুৰে যথেষ্ট কৃষকবিলাকে, তেওঁলোকৰ মেম্বাৰবিলাকে এই ফচল বীমা যোজনাৰ আওতাত আহিবলৈ চেষ্টা কৰিছে, তেওঁলোকে বীমাকৰণ কৰাৰ চেষ্টা কৰিছে। কিন্তু লোনিখিনিতো যিখিনি লোন লয়, কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লোন লয়, তেওঁলোকে অট'মেটিকেলি হৈ যায়, আদাৰৱাইজ তেওঁলোকে লোনটো উপলব্ধ নহ'ব, বেংকে নিদিব। কিন্তু আমাৰ যিখিনি নন লোনি, তেওঁলোকৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ যিখিনি মাৰ্জিনেল বা মেজৰিটি ফাৰ্মাৰ স্পৰ্টছ, তেওঁলোকে কমাৰ্চিয়েলি কাল্টিভেশ্যন নকৰে, 4-5 বিঘা মাটিত খেতি কৰে, তেওঁলোকে বৰ এটা ইচ্ছা নকৰে। কিন্তু যিখিনি মই এইখিনিয়ে আবেদন জনাম আমাৰ কৃষকসকলে, যিখিনিয়ে 7 বিঘাৰ ওপৰত খেতি কৰে, শালি খেতিয়ে হওক বা ৰবি শস্যই হওক, তেওঁলোক নিশ্চয়কৈ আগবাঢ়ি আহক, নতুবা আপোনাৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কিন্তু বহুত ক্ষয় ক্ষতিৰ সন্মুখীন হ'ব লাগিব।
1: আমি আৰু এটা ফোন আহিছে, আমি লৈ লৈছোঁ, এইটো বোধ কৰোঁ আমাৰ শেষৰটো ফোন আজিৰ অনুষ্ঠানৰ।
3: হেল্ল'
1: নমস্কাৰ।
3: নমস্কাৰ, শুভ সন্ধ্যা।
1: শুভ সন্ধ্যা। আপুনি আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৰিছে ক'ব।
3: মোৰ নাম শংকৰ সেনগুপ্ত।
1: শংকৰ সেনগুপ্ত,
3: হয়
1: হয় হয়, কওক আপোনাৰ প্ৰশ্নটো কৰক। হয়, ধন্যবাদ। হয়,
3: মই আপুনি মিছা কথাৰ যিটো এটা প্ৰস্তাৱ দিছে আৰু সেইবিলাক কথাৰ আপুনি বিচাৰিছে জীৱনৰ মানুহৰ মিঠা
1: তেখেতে ভুলতে আচলতে ফোনটো লগাইছে আমাৰ অনুষ্ঠানলৈ। আচ্ছা, আমি পাতি আছিলোঁ, আমাৰ আপুনি কৈছে ইতিমধ্যে যে আমাৰ ৰাইজ সজাগ হ'ব লাগিব, তেওঁলোক সজাগ হ'লেহে আমাৰ কৃষকসকলে এই শস্য বীমা যে কিমান গুৰুত্বপূৰ্ণ, আচলতে কোন সময়ত কেনেধৰণৰ ক্ষতি আহিব পাৰে একো ক'ব নোৱাৰি, যিধৰণে আমি শেহতীয়াকৈ দেখিলোঁ আমাৰ এটা জল জল পথ পথ এটা উদাহরণ আমার সম্মুখতেই আছে উজনি অসমৰ।

0: গতিকে শস্য বীমা কৰি থোৱাটো খুবেই গুৰুত্বপূৰ্ণ। আৰু একেবাৰে ন্যূনতম কিমান মাটি বা কিমান খেতিৰ কাৰণে বীমা কৰিব পাৰে?
1: তেওঁলোকে যদি 1 হেক্টৰ হ'লে যথেষ্ট ভাল, তাতকৈ তলতো যদি তেওঁলোকে খেতি কৰে, কিন্তু ধানৰ ক্ষেত্ৰত বহুতে আগবাঢ়ি নাহে, কিন্তু যদি সৰিয়হ কৰে বা আলু কৰে, আলুৰ ক্ষেত্ৰত এতিয়া আলুটো এটা কমাৰ্চিয়েল ক্ৰপ বুলি ক'ব লাগিব, আৰু আমাৰ ইয়াতে বহুত ফাৰ্মাৰ্ছ প্ৰগ্ৰেচিভ ফাৰ্মাৰ্ছখিনিয়ে কৰে, কিন্তু মেজৰিটি ফাৰ্মিয়াৰ মানে তেওঁলোকে নিজৰ খোৱাৰ কাৰণে কৰে, কিন্তু কমাৰ্চিয়েলি নকৰে। কিন্তু আলুৰ ক্ষেত্ৰত আপোনাৰ 7 বিঘাৰ তলতো কৰিব পাৰে, কিন্তু ধানৰ ক্ষেত্ৰত কি 1 বিঘা মাটিত যদি ধানৰ খেতি কৰে তেতিয়া ছাম ইঞ্চুৰটো যথেষ্ট কমিব, কাৰণ কিয় 1 হেক্টৰৰ কাৰণে ছাম ইঞ্চুৰেঞ্চ হৈছে 72,000, এৰাউণ্ড 72,300। যদি 1 বিঘাৰ কাৰণে কৰে, 7ৰে ভাগ কৰি দিব লাগিব, 7,000-8,000 টকা হ'ব। গতিকে তেওঁলোকৰ 1 হেক্টৰৰ কাৰণে ক্লেইম ছেটেলমেণ্টটো ইমান বেছি টকা নহয়, হেক্টৰ বা বেছি কৰিলে তেওঁলোকে মানে বেছি ফলপ্ৰসূ হয়।
0: এতিয়া আমাৰ এই ফচল বীমা যোজনাৰ বিষয়ে কোনোবাই যদি আৰু বিশদকৈ নিজাববীয়াকৈ চাম বুলি যদি ভাবে, তাৰ ৱেবছাইট বা কোন তেওঁলোকে খবৰ কৰিব, সেইখিনি যদি কৈ দিয়ে অকণমান বিতংকৈ।
2: আমাৰ এই ৱেবছাইটত চাওঁ বুলিলে প্ৰধানমন্ত্ৰী ফচল বীমা
1: যোজনা
2: গুগল মাৰি দিলে চব গম পাব। কিন্তু আমাৰ ধৰক অসমৰ কৃষকসকলৰ বাবে আমাৰ অসমৰ কৃষি বিভাগৰ যোনটো ৱেবছাইট আছে সেইটো চাব পাৰিব, তাত ডিটেইলছত
1: যথেষ্ট আছে,
2: ডিটেইলছত আছে, তেওঁলোকৰ বিভিন্ন জিলাত যি যি মানুহক কণ্টেক্ট কৰিবলগীয়া থাকে, যোগাযোগ কৰিব লাগে, তেওঁলোকৰো থাকে নাম্বাৰবোৰ। আৰু লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবোৰ আছে প্ৰত্যেকখন জিলাতে, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ
1: অধীনত
2: পৰিচালনা কৰা, তো সেইবিলাকক যোগাযোগ কৰিলে তেওঁলোকে সবিশেষ গম পাব। আৰু মই ভাবোঁ যে এই বৰ্তমান সময়ত আমাৰ এটা প্ৰত্যাহ্বান হৈ গৈছে, যোনটো পৰিৱৰ্তিত আমাৰ যি
1: জলবায়ু,
2: তো সেই সময়ত আমাৰ কৃষি কৰাটো ইমান সহজ হৈ থকা নাই, সেইটো কাৰণে আমাৰ এতিয়া সকলো কৃষকে ওলাই আহি এই বীমা যোজনা,
1: বিশেষকৈ অসমৰ ক্ষেত্ৰত, অসমটো বহুত বানপ্ৰবল এৰিয়া, বানপানীটো আমাৰ প্ৰতি বছৰে হয়ে, সেইটো এইবাৰ বাৰু উজনিত যেনে সাধাৰণতে কম হয়, এইবাৰ উজনিত হ'ল, নামনিতটো প্ৰায় প্ৰত্যেক বছৰে হয়ে। গতিকে মই আবেদন জনাম আমাৰ অসমৰ কৃষকসকলে যিখিনিয়ে অকণমান বেছিকৈ কমাৰ্চিয়েলি খেতি কৰে, 7 বিঘাতকৈ যদি বেছি কৰে, কমত কৰিলেও কৰিব পাৰিব, কিন্তু তেওঁলোকৰ ক্লেইম ছেটেলমেণ্টটো, ছাম ইঞ্চুৰটো বেছি হ'লে ভাল হয়, আৰু প্ৰথম হেক্টৰ 1 হেক্টৰৰ কাৰণে অনলি 100 টকা দিলে হয়। গতিকে বেছিকৈ কৰিলে আগবাঢ়ি আহক, কিয় কাৰণ খেতি এডৰা কৰিলে আজিকালি যথেষ্ট আমি ইন মিনছ কি আমাৰ খৰচ হয়, 1 হেক্টৰ মাটি খেতি কৰিব লাগিলে আমাৰ মোটামুটিকে 30-40 হাজাৰ টকা আমাৰ খৰচ হয়। গতিকে সেইখিনি যদি আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমাৰ যদি মানে ক্ষতি হ'ব লাগে, তেতিয়া আমাৰ যথেষ্টখিনি কৃষক বহুত পিছুৱাই যায়। গতিকে এই ক্ষেত্ৰত মই অনুৰোধ জনাম আমাৰ কৃষকবিলাক আগবাঢ়ি আহক, আপুনি আপোনালোকে আপোনালোকৰ কলিগছ বা ওচৰৰ কৃষকবিলাককো সজাগতা বৃদ্ধি কৰক, আৰু এইটো বিশেষ কঠিন কাম নহয়, নিশ্চয় আপোনালোকে তাৰ পৰা লাভাৱান্বিত হ'ব পাৰিব অনাগত দিনত। হয়,
0: ধন্যবাদ জনাইছোঁ। আজি আমাৰ অনুষ্ঠান সামৰিবৰ সময় হ'ল। দুয়োগৰাকী সমল ব্যক্তিক ডক্টৰ চিত্তৰঞ্জন ডেকা আৰু ডক্টৰ সজীৱ বৰুৱা, আপোনালোক আহি শস্য বীমাৰ বিষয়ে ভালেখিনি কথা আজি আমাক জনালে, ৰাইজক জনালে, আৰু যিসকলে ফোন কৰিলে সকলো শ্ৰোতাকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুৰি কৰবী হাজৰিকা, লগতে সৌৰভ, লগতে নিয়ন্ত্ৰণ কক্ষত থকা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ফোন ইন কৃষি জগত লাইভ আমি ইমানতে সামৰিছোঁ।
1: ধন্যবাদ।
3: হৈ গ'ল ব্যৱস্থা, কিহৰ গুড্ডিৰ ফিজৰ চাওচোন, 20,000 টকাৰ লোন ততালিকে, জানানে কোনে দিছে, সুদ বা কিমান, লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি, হৈ গ'ল ব্যৱস্থা, দৰমহা এডভান্সত দিছো।
4: RBI-এ কয়
3: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
5: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: 14555 নম্বৰত ফোন কৰক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা জিতেন দেৱৰ।

0: জিতেন্দ্ৰে ৰচিত বৃন্দগান্তি শুনিলে। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: শুনকচোন, আপুনি পি এম সূৰ্যক ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
2: ভাৰত চৰকাৰ কা লক্ষ চোলাৰ পাৱাৰ সে বিজুলী বিল জিৰ' কৰনে কা ভি হে।
1: ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব, মানে বিজুলীৰ বিল একেবাৰে শূন্য। আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি গৃহক বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়? এতিয়াই পঞ্জীয়ন কৰক পি এম সূৰ্যঘৰ .gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধপানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সম পৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এইদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে।

0: পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয় এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
1: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত পৰিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘন মিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজেই বাওপাৰৰ মথাউৰিৰ বাঁহৰ পালিচেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। বুগদৰ খোপাৰৰ হোলমাৰা মথাউৰি ছিগি যোৱা অংশ জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভুগদৰ মজিয়াভেটি কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে নাজিৰাৰ দুৰ্গম বানপীড়িত কেইবাখনো গাঁৱত আজি জৰুৰী সাহায্য অভিযানৰ অধীনত বান সাহায্য বিতৰণ কৰে। শিৱসাগৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও নাজিৰাৰ বিহুবৰ অঞ্চল এতিয়াও বানপানী স্বাভাৱিকতে হোৱা ক্ষতিৰ পৰা উদ্ধাৰ হোৱা নাই। বান বিধ্বস্ত অঞ্চলটোৰ ক্ষয়ক্ষতিৰ উমান লোৱাৰ বাবে এতিয়া আমাৰ প্ৰতিনিধি উৎপল নাথৰ সৈতে কথা পাতিবলৈ লৈছো। উৎপল, এতিয়া আপুনি ক'ত আছে আৰু সেই ঠাইৰ শেহতীয়া স্থিতি কেনেকুৱা আমাক জনাওকচোন।
2: বৰ্তমান আমি উপস্থিত হৈছোঁ সেই শেহতীয়া বানে শিৱসাগৰ জিলাৰ বিহুবৰ, নেপালী খুঁটি, ছিগনেল বস্তি আদি অঞ্চলসমূহ যি দিখৌ নৈ বানে ধুৱাই নিলে তাত আমি আহি উপস্থিত হৈছোঁহি। ইয়াত একেবাৰে অবৰ্ণনীয় এটা পৰিস্থিতি, গোটেই অঞ্চলটো একেবাৰে ধুৱাই নিলে। আমি বাটত আহোঁতে পৰিলক্ষিত কৰিছোঁ বহুতো ট্ৰাক, ডাম্পাৰ বা অন্যান্য ব্যক্তিগত বাহন ৰাস্তাত প্ৰায় এডোখৰ ওলাই আছে, এতিয়াও পলসত ডুব খাই আছে আৰু মানুহখিনিৰ বাসগৃহসমূহ নাই, একেবাৰে ধুৱাই সমান কৰি নিলে। বৰ্তমান আহি তেওঁলোক এই বিহুবৰৰ ইয়াতে এটা পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ আশে পাশে এই জেগাখিনি ৰাস্তাতে তেওঁলোকে অৱস্থান কৰিছেহি আৰু তাতেই আহি প্ৰশাসনৰ লোক তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা যিসকল লোক আহিছে সাহায্য প্ৰদানৰ বাবে তেওঁলোকে আহি ইয়াতে তেওঁলোকক সাহায্য প্ৰদান কৰিছে। ইয়াৰ ভিতৰতো বহুত অঞ্চললৈ এতিয়াও মানুহ যাব পৰা নাই, সেইসমূহত সাহায্য পাইছেগৈ যদিও যিমান পৰিমাণে পাব লগা আছিলে পোৱাগৈ নাই, কাৰণ তালৈ মানুহ যাব পৰা অৱস্থা বৰ্তমানো হোৱা নাই আৰু তাৰে বেছিভাগ মানুহ অৱশ্যে ইয়ালৈ ওলাই আহিছে, গতিকে তেওঁলোকে সাহায্য লাভ কৰিছে আৰু চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট সহায় সহযোগিতা পাইছে বুলি আমাক জানিবলৈ দিছে। কিন্তু তেওঁলোকক এতিয়া যিটো আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আহি পৰিছে, এতিয়া যিহেতু সাহায্য লাভ কৰি আছে, ৰেচন ৰচদ পাতি তেওঁলোকে পাই আছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক পুনৰ্বাসনৰ বাবে, পুনৰ সংস্থাপনৰ বাবে কাম কৰিবলগীয়া আছে। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসন তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা তেওঁলোকক একান্তই প্ৰয়োজন। তাৰ বাবে অৱশ্যে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু এটা সমস্যা আমি এইখিনিতে পৰিলক্ষিত কৰিলোঁ, পৰৱৰ্তী সময়ত ই হয়তো এটা ডাঙৰ সমস্যা হ'ব পাৰে প্ৰদূষণৰ ক্ষেত্ৰত, বিশেষকৈ ইয়াত যিহেতু যিসকল লোক আছে তেওঁলোকৰ খোৱা পানীৰ যিহেতু কোনো ধৰণৰ সুবিধা নাই, তেওঁলোকক পানীৰ বটল দিয়া হৈছে কিন্তু সেই খালী বটলসমূহৰ কোনো কালেকশ্যন কৰি এজেগালৈ নি সেইসমূহ নিষ্কাশন কৰাৰ কোনো এতিয়ালৈকে আমাৰ দৃষ্টি গোচৰ হোৱা নাই তেনেকুৱা পদক্ষেপৰ। তেনেকুৱা পদক্ষেপসমূহ লোৱা খুবেই প্ৰয়োজন, কিন্তু বেচৰকাৰী সংস্থা, চৰকাৰী পদক্ষেপৰ প্ৰয়োজন আছে। এটা কৃত্ৰিম বান সৃষ্টি কৰাৰ লগতে আকৌ পথাৰসমূহৰ সময়ত খেতি বাতিৰ ক্ষেত্ৰতো ই যথেষ্ট মানে বিৰূপ প্ৰভাৱ পেলাব বুলি আমাৰ শংকা হৈছে, গতিকে এই ক্ষেত্ৰতো কিন্তু পদক্ষেপ হাতত লোৱা উচিত।
1: ধন্যবাদ উৎপল নাথ। অগণন প্লাষ্টিকৰ খালী পানীৰ বটলসমূহে শিৱসাগৰ অঞ্চলত পাৰিপাৰ্শ্বিক সমস্যাৰ যি সৃষ্টি কৰিব

0: পাৰে বুলি আমাৰ প্ৰতিনিধিয়ে শংকা প্ৰকাশ কৰিছে। এই বিষয়টো নিশ্চয় চিন্তনীয়। এই সন্দৰ্ভত স্থানীয় ৰাইজ সতৰ্ক হোৱাৰ লগতে প্ৰশাসনে সঠিক ব্যৱস্থাপনা ল'ব বুলি আশা কৰা হৈছে। বিধ্বংসী বানৰ মাজতো বিভিন্ন ঠাইৰ পৰা মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰা ভালেমান বাতৰি আমি লাভ কৰিছো। নাজিৰাৰ পৰা তেনে এটা ইতিবাচক বাতৰি এয়া আপোনালোকলৈ।
1: ঊনৈশ জুলাইৰ নিশা 3 বজাত যেতিয়া অসমৰ বাকী ঠাইৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা বিহুবোৰো নিদ্ৰাত আছিল, 21 বছৰীয়া শ্ৰাৱণ প্ৰসাদে কৰি সংগ্ৰহ কৰিবলৈ দিখৌ নৈৰ পাৰলৈ গৈছিল। সাধাৰণতে শান্ত আৰু সুগভীৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰা দিখৌ নদীয়ে সেইদিনা প্ৰচণ্ড ঢৌত বৃহৎ আকাৰৰ গছসমূহৰ গুৰি উভালি আনিছিল। সচৰাচৰ দেখি থকা নদীখনৰ অশান্ত ৰূপ প্ৰত্যক্ষ কৰি শ্ৰাৱণ প্ৰসাদে সংহাৰী বানৰ আশংকা কৰিলে। পূবে ধলফাত দিয়া সময়লৈ তেওঁৰ আশংকা বাস্তৱত পৰিণত হল। নাজিৰা উপজিলাৰ অন্তৰ্গত অধিকাংশ গাঁও মুহূৰ্ততে পানীত লীন গ'ল। যোগাযোগ বিচ্ছিন্ন হৈ বিদ্যুৎ সৰবৰাহ বন্ধ হোৱা নাজিৰাত সহ পৰিয়ালে ঘৰৰ চালৰ ওপৰত আশ্ৰয় লৈ থকা সময়ত শ্ৰাৱণ প্ৰসাদে নিজৰ প্ৰাণকত উচ্চ জ্ঞান কৰি 6খন টুলুঙা নাৱৰে শতাধিক লোকক সুৰক্ষিত কৰিবলৈ অভিযান আৰম্ভ কৰে। 20 জুলাইৰ পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি ওৰে নিশা আৰু পাছৰ দিনটোলৈকে চলা এই অভিযানত তেওঁ শতাধিক লোকক সুৰক্ষিত স্থানলৈ আনিবলৈ সমৰ্থ হয়। 6জন সতীৰ্থৰে মিলি চলোৱা এই অভিযানৰ অন্তত শ্ৰাৱণ প্ৰসাদে দুৰ্যোগৰ মাজতো মানৱতাৰ বিজয় সুনিশ্চিত কৰে। বানৰ সংহাৰৰ মাজতো মানুহৰ ওপৰত বিশ্বাস সুদৃঢ় কৰা এই কাহিনী আমালৈ প্ৰেৰণ কৰিছিল আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোৱাৰে।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
2: সেনাবাহিনীয়ে জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে 1000ৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চলি থকা এই মানৱীয় অভিযানৰ বিষয়ে প্ৰকাশ কৰি সেনাবাহিনীয়ে আজি কয় যে সেনা জোৱানসকলে অসামৰিক প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম কৰি আছে। তেওঁলোকে লগতে যোগাযোগ ব্যৱস্থা পুনৰ বাহাল ৰখা আৰু সামগ্ৰী কঢ়িয়াব পৰা ড্ৰোন ব্যৱহাৰ কৰি দূৰণিবতীয়া দুৰ্গম এলেকাত আবদ্ধ হৈ থকা লোকসকলৰ কাষ চাপি যোৱাৰ চেষ্টা চলাইছে বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে। বিটিচিৰ বিধান পৰিষদৰ আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ ব্যয় 162.86 কোটি টকাৰ প্ৰস্তাৱেৰে আনুমানিক 70.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰে। বিধান পৰিষদৰ অধিৱেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে যদিও অৰ্থনৈতিক উৎসসমূহ তেনেই সীমিত, তথাপি এই বাজেটৰ জৰিয়তে বিটিচি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। লোকপিল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলক এখন প্ৰথম পৰ্যায়ৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভা কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানৱ প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়ল পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব।
0: ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাননীযোগে এই কথা সদৰি কৰিছে। ৰীণা সোণোৱালৰ এই পদোন্নতিয়ে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। ভাৰতীয় তথ্য সেৱাৰ 1994 চনৰ বেটছৰ বিষয়া ৰীণা সোণোৱাল সম্প্ৰতি কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত

ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিব পৰামৰ্শ দিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই শিতানত ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ T-47 শিতানৰ 100 মিটাৰ দৌৰত যোৱা নিশা দিলীপ মাহাদু গভিতে সোণ আৰু মহম্মদ ৱাছিল মাৰ্চিংগনা কাথে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ সুদক্ষ ফুটবল খেলুৱৈ তথা বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা UPPL দলৰ উপসভাপতি সমাজকৰ্মী জীৱানন্দ বসুমতাৰীৰ যোৱা নিশা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 46 বছৰ। উল্লেখযোগ্য যে যোৱা নিশা বিজনী চহৰৰ পৰা ক্ৰীড়া সন্থাৰ কাম সম্পন্ন কৰি হাঁহচৰা গাঁৱৰ নিজৰ ঘৰলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। পাছত স্থানীয় লোকে তেওঁক বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। খেলুৱৈগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি। বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা। জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ। ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব।

0: বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
2: বিল ভৰাৰ আগতেতো আহিব নহয়।
3: ঐ ছোৱালীহঁত, কি কৰি আছ?
4: বিললৈ ৰৈ আছো।
3: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
5: RBI কয় যে আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুয়ে নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব।
6: হে, এয়া খোয়ার চ্যাম্পিয়নশিপ আছিল নাকি?
5: RBI কয় জানি ল, সতর্ক হোক।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি বিশেষ ঘোষণা। আকাশবাণী তথা দূৰদৰ্শন কেন্দ্ৰসমূহৰ চৌহদত ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক সংগঠনসমূহক বিজ্ঞাপনৰ সুযোগ দিবৰ বাবে প্ৰচাৰ ভাৰতীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহৰ চৌহদতো ইউনিপল আউটডোৰ এডভাৰ্টাইজিং ষ্ট্ৰাকচাৰ ব্যৱস্থাৰ জৰিয়তে বিজ্ঞাপন দিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক অনুমতি দিয়া হ'ব। ইচ্ছুক ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধিক বিতং তথ্যৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰব্বী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ঘোষণাটি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগান, গীতৰ কথা সতীশ দাসৰ।

0: শ্ৰোতাসকলে সতীশ দাসৰ ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ, 9টা ৰূপসহ মুঠ 15টা পদেৰে তালিকাৰ অষ্টম স্থানত আছে। ৰাজ্যসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। মধ্যাহ্ন ভোজনৰ পিছত সদন পুনৰ মিলিত হোৱাত কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিধেয়কখন সন্দৰ্ভত আলোচনা কৰাৰ বাবে 7 ঘণ্টা সময় ধাৰ্য কৰা হৈছে। বিধেয়কখনত 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধী সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ 3 মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। সদনত বিধেয়কখন উত্থাপন কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই বিধেয়কখনে দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক সুৰক্ষা দিয়াৰ বিষয়টো যে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছে সেই কথাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ শাসনকালত এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা পোহৰলৈ আহিছে। ডঃ সিঙে প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ ক্ষেত্ৰত বিলম্ব কৰা নাই। প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ অনুমতি যে কাৰো নাই সেই কথাটোকে প্ৰমাণ কৰিছে।
2: This legislation, which seeks to make amendments in

0: 2024 Act in order to make it more stringent, more deterrent is being brought in. If there are any suggestions for improvement, I'll be taking note of it. This bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country. Paper leak is an issue at a malaise which has confronted this nation and has been reported from different parts of the country, regardless of whichever the party in power, regardless of whichever the state or the union territory.
1: আলোচনাত ভাগ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে চৰকাৰে এই নতুন বিধেয়কখনত কেৱল দেখুৱাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে এই প্ৰস্তাৱিত বিধেয়কখনে পৰীক্ষাসমূহৰ অনিয়ম প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সংসদ ভৱনত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বৈঠকত দুয়োখন ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে এই দুৰ্যোগৰ সময়ত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সকলো সহায় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনৰ জনসাধাৰণৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে বান প্ৰভাৱিত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইন 1971 সংশোধনৰ বাবে আজি এই বিধেয়ক উত্থাপন কৰে। বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে এই প্ৰস্তাৱিত বিধেয়কৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত হোৱা অপৰাধৰ বাবে 3 বছৰৰ কাৰাবাস, জৰিমনা অথবা কাৰাবাস আৰু জৰিমনাৰ শাস্তি হ'ব পাৰে। বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন কেৱল আইনী সংশোধনেই নহয়, বিধেয়কখনে দেশৰ সাংস্কৃতিক ঐতিহ্য, ৰাষ্ট্ৰীয় পৰিচয় আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শকো প্ৰতিনিধিত্ব কৰিছে। তেওঁ কয় যে 1971 চনৰ ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীৰায়ে কয় যে এই বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ আত্মাৰ কণ্ঠ। তেওঁ কয় যে এই বিধেয়কৰ জৰিয়তে একতা, সন্মান আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু আদৰ্শক অধিক শক্তিশালী কৰিব।
2: किसी व्यक्ति या किसी विचारधारा के खिलाफ नहीं है और जब राष्ट्रगान हो तो उसके साथ साथ राष्ट्रगीत का भी गायन हो। अब एक भारत श्रेष्ठ भारत के लिए संपूर्ण वंदे मातरम चाहिए। महोदय, मैं प्रस्ताव करता हूँ कि विधेयक पारित किया जाए।
1: श्रोताओं बातरी सुनी से आकाशवाणी पड़ा। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও পান্ধপানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক মানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰিও শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ। কংগোৰ চৰকাৰী সূত্ৰই জনোৱা মতে এসপ্তাহত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 50% বৃদ্ধি পাইছে। জানিব পৰা মতে যোৱা মঙলবাৰলৈকে এই ভাইৰাছত আক্ৰান্ত 3400তকৈ অধিক লোকৰ 1500তকৈও অধিকজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে, কিয়নো এইবাৰৰ ইবোলা মহামাৰী বুন্দি বিয়াগো ভাইৰাছৰ বাবে হৈছে। এই ভাইৰাছৰ টীকা বা চিকিৎসা এতিয়াও উপলব্ধ নহয়। বিহার, গুজরাট আর মধ্যপ্রদেশ বিধানসভার উপনির্বাচন আজি অনুষ্ঠিত হয়। বিহারের বাঁকিপুর বিধানসভা সমষ্টি

সি গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 5 বজালৈ বাংকীপুৰ আৰু মঞ্জলপুৰ বিধানসভা সমষ্টিকেইটাত প্ৰায় 34% ভোটদান হৈছে। আনহাতে দাতিয়া সমষ্টিত 69% ভোটদানৰ বাতৰি পোৱা গৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু যশবীৰ সিং পুৰুষৰ জেভলিনৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালিফিকেশ্যন ৰাউণ্ডত নীৰজ চোপ্ৰা পঞ্চম, ৰোহিত যাদৱ নৱম আৰু যশবীৰ সিং দশম স্থানত থাকে। ইপিনে কমনৱেলথ গেমছৰ পেৰা এথলেটিকছত ভাৰতৰ এথলেটিকসকলে স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত দিলীপ মাহাতো গাভিতে সোণৰ আৰু মহম্মদ ৱাছিল মৰ্চিংগান কাঠিয়ে ৰূপৰ পদক লাভ কৰিছে। ইংলেণ্ডৰ কেভিন সন্তোষে ব্ৰঞ্জৰ পদক দখল কৰে। মহিলাৰ ভাৰোত্তোলনৰ 48 কিলোগ্ৰাম শাখাত মীৰাবাই চানু আৰু F57 পেৰা এথলিট শাখাত মহিলাৰ শ্বটপুটত শৰ্মিলা ধনকাৰে সোণৰ পদক লাভ কৰাৰ পিছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ, 9টা ৰূপসহ মুঠ 15টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ বিনিমা বুজৰ বৰুৱাৰ সংস্কৃত কথিকা, অসম প্ৰদেশস্য প্ৰমুখ বৈষ্ণৱাচাৰ্যা।
5: অসম প্ৰদেশে वैष्णवमतादर्शस्य प्रसारणे प्रचारणे च आचार्याणाम् अथवा धर्मगुरूणाम् अवदानम् उल्लेखनीयम्। महापुरुषश्रीमन्त शङ्करदेवः, महापुरुषश्री श्री माधवदेवः तथा तयोः केचन अनुगामिनः अस्मिन् क्षेत्रे महतीं भूमिकां गृहीतवन्तः। विष्णुभक्तानां कृते आचार्यस्य यत् प्रयोजनं तत्तु श्रीमन्तशङ्करदेवेन तदीये भक्तिरत्नाकरनामके ग्रन्थे एव निभालितमस्ति। यथा तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् इति। यद्यपि प्राक्शङ्करीयुगेऽपि विष्णुभक्तेः प्राधान्यमासीत्, तथापि असमप्रदेशस्य सर्वासु दिक्षु वैष्णवमतप्रचारणेन येन एकम् अनवद्यं जागरणम् आनीतं, स एव सर्वजनपूज्यः सर्वगुणाकरः महापुरुषः श्रीमन्तशङ्करदेवः। तेन प्रवर्तितः नववैष्णवधर्मः एकशरणहरिनामधर्म इति नाम्ना अभिधीयते। तस्मिन् समये अनैक्य अनाचार अज्ञानता आदिभिः अच्छन्नः आसीत् असमप्रदेशः।

এটি সূচনা। কাইলৈ পুৱা 9:20 পৰা প্ৰচাৰ হ'বলগীয়া প্ৰভাতী তৰংগৰ বিষয়ে অংগদান জীৱনদান। আমাৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰটৰ যুটীয়া সঞ্চালক ডাক্তৰ পংকজ বৰুৱা, আঠ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰটৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো প্ৰতুল শৰ্মাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক প্ৰফুল্ল খাটনীয়া ৰচিত এটি গীত।

শ্ৰোতাসকলে প্ৰতুল শৰ্মাৰ কণ্ঠত প্ৰফুল্ল খাটনীয়ে ৰচিত গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ ফজলুল কৰিম ৰচিত এটি গীত।

শ্ৰোতাসকলে প্ৰতুল শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীকণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ জিতেন ডেকা ৰচিত এটি গীত।

0: ইমান পৰে শ্ৰোতাসকলে প্ৰতুল শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত আশ্ৰয় লৈ থকা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। সেনাবাহিনীয়ে জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে 1000ৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। বিটিচিৰ বিধান পৰিষদত আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। কাৰ্বি আংলং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা 1 জুলাইৰ পৰা অনুষ্ঠিত কৃষি প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ প্ৰতিযোগিতাত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।

0: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছোঁ বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজন সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ প্ৰদীপ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ধনজিৎ ডেকা। আপোনালোক দুয়োজনকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ।
1: নমস্কাৰ নমস্কাৰ।
0: বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজন দিনক দিনেতো বাঢ়ি আহিছে, কিন্তু তাৰ আগতে আমি অকণমান জানি লওঁ বৰষুণটো কেনেকৈ হয়।
1: হয়,
0: প্ৰদীপ শৰ্মা ছাৰ, আপুনি অকণমান।
1: প্ৰথম কথা হ'ল সূৰ্যৰ তাপত
0: হয়
1: সাগৰ, বিল, জলাহ, নদী থকা যি পানী, সেই পানী ভাপ আকাৰে ওপৰলৈ উঠি যায়।
0: হয়,
1: আৰু সেইবিলাক যেতিয়া ওপৰলৈ উঠি উঠি গৈ থাকে তেতিয়াহ'লে এই বাষ্প হৈ পেলাই ওপৰলৈ যেতিয়া যায় তেতিয়া আকাশলৈ গৈ থাকে, আৰু এই ওপৰলৈ যেতিয়া উঠে তেতিয়াহ'লে উত্তাপ

0: উত্তাপটো কমি যায়, মানে
1: হয়
0: বায়ুমণ্ডলৰ তলত উত্তাপটো বেছি, ওপৰলৈ উত্তাপটো কম। গতিকে উত্তাপ যেতিয়া কমি যায় সেই হেৰিখিনি ডাৱৰলৈ কনভাৰ্ট হৈ যায়,
1: পৰিৱৰ্তন হয়
0: পৰিৱৰ্তন হৈ যায়। আৰু সেই ডাৱৰ যেতিয়া মানে পানীৰ যিবিলাক টোপালবিলাক ডাঙৰ ডাঙৰ হৈ আহিবলৈ ধৰে, মানে ঠাণ্ডা হোৱাৰ লগে লগে, বেছি ওপৰলৈ যোৱাৰ লগে লগে, তেতিয়াই তাৰমানে শিলে বতাহৰ মানে বৰষুণৰ টোপালৰ নিচিনা হয়। আৰু তেতিয়া এটা সময়ত সেই টোপালবিলাক ৰাখিব নোৱাৰে বায়ুমণ্ডলত, গতিকে তেতিয়া তললৈ পৰি পেলাই সেয়ে বৰষুণ হয়। গতিকে বৰষুণৰ গোটেই মানে একেবাৰে অতি সহজভাৱে প্ৰচেছটো হ'ল সেইটো, এইটো তেনেধৰণে তাৰমানে বৰষুণটো পৰে। এতিয়া কিমান পানী ওপৰলৈ উঠিছে, মানে ভাপ হৈ ওপৰলৈ উঠিছে, কিমান ঠাণ্ডা শীতল পৰিছে ওপৰত, আৰু কিমান গোট খাইছে, এই গোটেইবিলাকৰ ওপৰত বৰষুণৰ পৰিমাণটো নিৰ্ভৰ কৰে। যদি কম হয় তেতিয়াহ'লে হেৰি হ'ব,
1: পাতলীয়া
0: হ'ব, আৰু যদি বেছি হৈ যায় তেতিয়াহ'লে হেভি বৰষুণ হ'ব। গতিকে সেই এই এনেকুৱা ধৰণৰ কথাবিলাক হয়, সেইটো হ'ল বৰষুণ হোৱাৰ মূল কথা।
1: হয়, এতিয়া আপুনি বৰষুণৰ পানীৰ যিটো সংৰক্ষণ,
0: হয়
1: আমি সংৰক্ষণ কৰিব লাগে শুনি আহিছোঁ, তাৰ প্ৰয়োজন কি কাৰণে হৈছে?
0: পৃথিৱীৰ মুঠ জলভাগৰ মুঠ 98% হৈছে কি সাগৰৰ মানে লুণীয়া পানী।
1: হয়,
0: কিন্তু আমি সকলোবিলাকে আমি আচলতে জীৱ জগত প্ৰধানকৈ অলুণীয়া পানী, অৰ্থাৎ সাগৰৰ নদীৰ পানী, তেনেকুৱা পানীৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে যিটো কাৰণে এই অকল মানে 2% প্ৰায় 2% সামান্য বেছি সেইখিনিৰ ওপৰতে আমি নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে এই পানীখিনি আমি প্ৰধানকৈ পাওঁ বৰষুণৰ পৰা। গতিকে সাগৰৰ পৰা হওক, ইভাপৰেট হৈ পেলাই যিখিনি পানী ওপৰলৈ উঠে সেইবিলাকে আকৌ বৰষুণ দিয়ে। এই বৰষুণ হোৱা পানীবিলাক নদীলৈ আহে বা তেবিলাক বিল জলাহত পৰে, আৰু গছে তছে পৰি পেলাই, পাহাৰে পৰ্বতে পৰি পেলাই সেইবিলাক মাটিৰ তললৈও সোমাই যায়। গতিকে সেই তেনেধৰণে গ্ৰাউণ্ড ৱাটাৰ যিটো কয়, আমি যিটো ভূমিগত জল, সেই ভূমিগত জলৰ পৰা আমি আকৌ ধৰক এতিয়া কুঁৱা খান্দিলে আমি তাৰ পৰা পাওঁ, বা তেনেকৈ খেতিপথাৰৰ কাৰণে, পুখুৰীৰ কাৰণে তেনেকৈ পাওঁ। গতিকে এই গোটেইবিলাক পানী অৰিজিনেলি তাৰমানে আৰম্ভণিতে আপোনাৰ বৰষুণৰ পানী। গতিকে সেই পানীবিলাকৰ কাৰণেই হৈছে কি বৰষুণৰ হেৰিটো আটাইতকৈ দৰকাৰ, মানে প্ৰিজাৰ্ভ কৰিব পৰাটো আমাৰ আটাইতকৈ দৰকাৰ। বৰষুণৰ পানী আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ,
1: মানে আপুনি এইটোৱে ক'ব বিচাৰিছে যে যিবোৰ আমি অলুণীয়া পানী আমি ব্যৱহাৰ কৰোঁ সেই পানীখিনি লাহে লাহে কমি গৈছে গৈ।
0: হয়, সেইটো
1: ভূগৰ্ভৰ পানীও আমি আমাৰ খোৱা পানীও বহুত পৰিমাণে কমি গৈছে নহয় জানো? গতিকে সেইটো কাৰণত আমি এতিয়া বৰষুণৰ যিখিনি পানী ব্যৱহাৰযোগ্য কৰি তুলিবলগীয়া হৈছে।
0: অলুণীয়া পানীৰ অভাৱ দিনক দিনে বাঢ়িছে, ইয়াৰ মূল কাৰণ হ'ল প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন, এটা হ'ল প্ৰাকৃতিক পৰিৱেশ, আৰু দ্বিতীয়টো হৈছে কি দ্ৰুতগতিত বৃদ্ধি পোৱা মানুহৰ কিছুমান কাৰ্যকলাপ, যিবিলাকৰ কাৰণে ধৰক এতিয়া ৰাস্তা পদূলি বনাই পেলাই পকা কৰিছে যে গ্ৰাউণ্ড ৱাটাৰ তললৈ যাব নোৱাৰে, বা গছ গছনি কাটি পেলাইছে, যিবিলাকৰ কাৰণে সেইবিলাকো এটা সমস্যা। গতিকে যি হওক, এতিয়া প্ৰথম কথা হৈছে যে প্ৰাকৃতিক পৰিৱেশৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনটো হৈছেগৈ যে প্ৰাকৃতিক পৰিৱেশৰ মূল কাৰণ হ'ল পৃথিৱীৰ উত্তাপ বৃদ্ধি হৈছে, যাৰ ফলত হিমবাহসমূহ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে। পাহাৰৰ পৰ্বতৰ ওপৰত থকা হিমবাহবিলাক দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে। এইবিলাক গলি যোৱাৰ ফলত পৰ্বত পাহাৰত শুকান হৈ গৈছে, গছ গছনিৰ সংখ্যা কমি গৈছে, গছ গছনিৰ সংখ্যা কমি যোৱাৰ লগে লগে মাটি খহা হেৰি কৰা এইবিলাকৰ পৰিমাণটো বাঢ়ি গৈছে। গতিকে ফলত গছলতা জীৱ জন্তুৰ সংখ্যাৰ কমি অহাৰ লগতে খৰালি কালত মানে পৰ্বত পাহাৰৰ ভূমিগত জলস্তৰ তললৈ গুচি গৈছে। গতিকে ভূমিগত জলস্তৰ যেতিয়া তললৈ যায় তেতিয়াহ'লে গছবিলাকে প্ৰয়োজনীয় যিটো পানী সেই পানীটো নাপায়, যাৰ ফলত গছবিলাক শুকাই পৰে, আৰু গছবিলাক যদি শুকাই পৰে তেতিয়া চৰাই চিৰিকটি বা সকলো জীৱ জন্তুৰ
1: সকলোৰে ওপৰত প্ৰভাৱ
0: পৰে। গতিকে এই গোটেইবিলাকৰ লগত এই কেৱল বৰষুণ আৰু মানে জলবায়ু পৰিৱৰ্তনটো এটা ডাঙৰ কাৰণ হৈ পৰিছে। তাৰ উপৰিও মানুহৰ যিবিলাক কাৰ্যকলাপ সেইবিলাকেও এই মানে বৰষুণৰ পানী সংৰক্ষণত বহুতখিনি বাধাৰ সৃষ্টি কৰিছে।
1: হয়, এতিয়া মই সুধিব বিচাৰিছোঁ ডক্টৰ ধনজিত ডেকা আপোনাক, যে বৰষুণে আমাক কি ধৰণে সহায় কৰে?
2: হয় ছাৰে যথেষ্টখিনি কথা অলৰেডি
1: ক'লেই।
2: আচলতে মানুহৰ অস্তিত্ব আৰু পৰিৱেশৰ কাৰণে বৰষুণ অতি প্ৰয়োজনীয় আমাৰ কাৰণে। ই সাধাৰণতে বৰষুণে আমাক কি কৰে, শুদ্ধ খোৱা পানী আমাক যোগান ধৰে, শস্যৰ কাৰণে যিখিনি প্ৰয়োজনীয় পানী সেইখিনি বৰষুণে প্ৰদান কৰে, আৰু ছাৰে ইতিমধ্যে কৈছে যে মাটিৰ তলৰ যিটো ভূমিগত জল সেইটোক মানে উৎকৃষ্ট পরিমাণৰ বঢ়াই ৰাখিবৰ কাৰণে

0: বৰষুণৰ প্ৰয়োজন হয়। তাৰ উপৰিও আজিৰ যদি আপুনি যিকোনো ধৰণৰ নগৰ অঞ্চল চাই, খুবেই প্ৰদূষণৰ সৃষ্টি হৈছে। এই প্ৰদূষণৰ পৰা বায়ু পৰিষ্কাৰ কৰিবৰ কাৰণেও কি প্ৰয়োজন হয়, বৰষুণৰ প্ৰয়োজন হয়। আৰু তাৰ লগতে ছাৰে ইতিমধ্যে কৈছে যে গছ লতা, আচলতে আমি এটা ইক'চিষ্টেম বুলি কওঁ, পৰিস্থিতিতন্ত্ৰ, পৰিস্থিতিতন্ত্ৰটোৰ যিটো ভাৰসাম্যতা সেইটো বজাই ৰাখিবৰ কাৰণে বৰষুণটোৱে হৈছে একমাত্ৰ মানে উপাদান যিয়ে নেকি এইটোক এটা সমান কৰি ৰাখে, বেলেঞ্চ। আৰু লগতে আমাৰ ধৰক আমি যিটো কওঁ আমাৰ জলবায়ু, ধৰক অসমৰ জলবায়ু কেনেকুৱা, ভাৰতবৰ্ষৰ জলবায়ু কেনেকুৱা, আৰু এই জলবায়ুটো সম্পূৰ্ণ নিৰূপণ কৰে হয় বৰষুণ নহয় তাপমাত্ৰা। গতিকে বৰষুণটো সকলো ক্ষেত্ৰতেই খুবেই এটা প্ৰয়োজনীয় উপাদান। আৰু তাৰ লগতেই আজি আমি যদি কওঁ যে আমাৰ যিটো সম্পদ, আমি যদি কওঁ নন ৰিনিউৱেবল বা ৰিনিউৱেবল এনাৰ্জি, যে আমি বৰষুণৰ পানীৰ পৰা বা নদীৰ পানীৰ পৰা আমি জলবিদ্যুৎ আমি প্ৰস্তুত কৰিব পাৰোঁ, গতিকে এই জলবিদ্যুৎ প্ৰস্তুত কৰিবৰ কাৰণেও নদীটোত আচলতে সাধাৰণতে যথেষ্টখিনি পানীৰ প্ৰয়োজন হয়। আৰু এই বৰষুণেই হৈছে একমাত্ৰ উপাদান যিয়ে নেকি এই সমস্ত গোটেই ভাৰসাম্যতা ৰক্ষা কৰি আমাক পৃথিৱীত জীয়াই ৰখাৰ ক্ষেত্ৰত এটা ভাল সুবিধা আগবঢ়ায়। আৰু লগতে যদি মই আপোনাক এটা উদাহৰণ দিওঁ, আমাৰ অসমখন এখন কৃষি প্ৰধান ৰাজ্য, আৰু আমি জানো যে অসমৰ 70% ওপৰৰ মানুহে খেতিৰ ওপৰত জীৱন নিৰ্বাহ কৰে। আৰু সাধাৰণতে ধান খেতিৰ বাবে প্ৰয়োজনীয় উপাদান হৈছে বৰষুণ, যিটো সময়ত আমাক বৰষুণ লাগে। গতিকে বৰষুণটো কৃষি প্ৰধান ৰাজ্য হিচাপে অসমৰ সকলো খেতিয়কৰ বাবেও এটা খুব মানে প্ৰয়োজনীয় বস্তু। আৰু এই যিবিলাক মানে আপোনাৰ বৰষুণ নোহোৱা দিনবোৰ আপুনি চাবচোন, জেনেৰেলি খুব দূষিতকৰণৰ নিচিনা হয়, একদম ধূলি বেছি হয়। গতিকে যিখিনি আমাক সাফিচিয়েণ্ট বৰষুণ দিয়ে, এই বৰষুণখিনি আমাৰ পৰিৱেশটো খুব সুন্দৰ নিৰ্মল কৰি ৰাখে। গতিকে বৰষুণে আমাক এই বিভিন্ন ধৰণে আমাক সাধাৰণতে সহায় কৰা দেখা যায়।
1: এই প্ৰসংগত এটা কথা অকণ ক'ব খুজিছোঁ যে মানে প্ৰায়বোৰ দেশতে জনসংখ্যা এতিয়া বাঢ়ি বাঢ়ি আছে, কিন্তু এজন ব্যক্তিৰ কাৰণে এটা দিনত প্ৰায় 50 লিটাৰ পানীৰ প্ৰয়োজন। তাৰে 5 লিটাৰ পানী কেৱল খোৱাৰ কাৰণে, খোৱাৰ কাৰণে মানে অকল পি খুৱালে নহয়, মানে বিভিন্ন ধৰণৰ খাদ্য বস্তুৰ কাৰণে, প্ৰতিদিনে নহয়, খাদ্য খোৱাৰ কাৰণে 5 লিটাৰ পানী লাগে, খাদ্য নিজৰ খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে 10 লিটাৰ পানী লাগে, গা ধুবৰ কাৰণে অতি কমেও 15 লিটাৰ পানী লাগে, আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবৰ কাৰণে কাপোৰ কানি ধোৱাৰ পৰা আৰম্ভ কৰি 20 লিটাৰ পানীৰ প্ৰয়োজন। মুঠতে 50 লিটাৰ পানী নহ'লে নচলে। কিন্তু ভাৰতবৰ্ষৰ প্ৰায় 40% ব্যক্তিয়ে দিনটোত 20 লিটাৰতকৈ অধিক পানী নাপায়। এনেকুৱা এটা পৰিস্থিতি ভাৰতবৰ্ষত আছে। আৰু এতিয়া ধৰক ভাৰত চৰকাৰে যিটো জল জীৱন আঁচনি, সেইটা মানে যেতিয়া প্ৰতিজন ব্যক্তিয়ে 55 লিটাৰ পানী পায়, তাৰ কাৰণে সেই ব্যৱস্থাটো এতিয়া চৰকাৰে লৈছে। কিন্তু এই সমস্যাটোৰ সমাধানৰ গুৰিতে মূলত মানে বৰষুণৰ পানী যদি আমি সংৰক্ষিত ভালকৈ কৰিব পাৰোঁ, তেতিয়াহ'লে 1 কিলো চাউল উৎপাদন হ'বৰ কাৰণে, ধান উৎপাদন হ'বৰ কাৰণে 1000 লিটাৰ পানীৰ প্ৰয়োজন। এইখিনিতো নিৰ্মল পানী, এইখিনিতো বৰষুণৰ পৰাই পাব পাৰোঁ। গতিকে আমি খাদ্য সকলো বস্তু মানে এই বৰষুণৰ ওপৰতে আমি পোনপটীয়াকৈ বা অপকীয়াকৈ হ'লেও নিৰ্ভৰ কৰিবলগীয়া হয়।
2: হয়, এতিয়া আহিছোঁ পুনৰ আমি বৰষুণৰ পানী সংৰক্ষণৰ বিষয়ে, যে বৰষুণৰ পানীটো সংৰক্ষণ কেনেকৈ কৰিব পাৰি?
0: হয়, আচলতে এতিয়া বৰষুণৰ পানীটো সংৰক্ষণৰ কৰাৰ ক্ষেত্ৰত আমি আচলতে কি কাৰণে সংৰক্ষণ কৰিছোঁ সেইটো এটা মানে আমাৰ কাৰণে চাবলগীয়া কথা। সাধাৰণতে আমি বহুত ক্ষেত্ৰত দেখা পাওঁ, আমি যদি, মই ইতিমধ্যে আপোনাক কৈছোঁ যে অসম এখন কৃষি প্ৰধান ৰাজ্য, আমাক আচলতে বৰষুণৰ পানীৰ খুব প্ৰয়োজন হয়, কাৰণ জলসিঞ্চনৰ ক্ষেত্ৰত আমি বহুত পিছপৰা। এতিয়া আমি বহুত ক্ষেত্ৰত দেখা পাইছোঁ, আমি এটা কওঁ যে জলসিঞ্চন, টেংক ইৰিগেশ্যন, মানে পুখুৰী সদৃশ ডাঙৰ ডাঙৰ কিছুমান ধৰক জলাশয় আমি আৰ্টিফিচিয়েলি আমি কি কৰিব পাৰোঁ, আমাৰ খেতিপথাৰবিলাকৰ মাজত আমি বনাব পাৰোঁ। আৰু যিখিনি সময়ত সাধাৰণতে মৌচুমী জলবায়ুৰ সময়ত যিখিনি বৰষুণ হয়, অতিমাত্ৰা বৰষুণখিনি, আমি ধৰক বৰষুণ সাধাৰণতে কি হয়, নদীৰ ওপৰেৰে বৈ গুচি যায় সাগৰ পৃষ্ঠলৈকে, কিছুমান ভূমিগত জললৈকে গুচি যায়। কিন্তু কিছু আমি যদি বৰষুণৰ পানী এনেকৈ যদি ডাঙৰ ডাঙৰ পুখুৰীত আমি যদি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, যিখিনি সময়ত আমাক খেতিৰ কাৰণে প্ৰয়োজন হয়, আৰু যদি কিবা কাৰণত যদি বৰষুণৰ পৰিমাণ কম হয়, সেই পানীখিনি আচলতে সংৰক্ষণ কৰিলে, সেই পানীৰ পৰা জলসিঞ্চনৰ জৰিয়তে খেতিপথাৰত যদি আমি পানী প্ৰদান কৰিব পাৰোঁ, উৎপাদনৰ ক্ষেত্ৰত খেতিয়কসকলে সহায় সুবিধা লাভ কৰে। এইটো মই কৈছোঁ আপোনাৰ কৃষিৰ ক্ষেত্ৰত। দ্বিতীয়তে ধৰক ঘৰৰ বিভিন্ন ধৰণৰ কাম, মই ছাৰে ইতিমধ্যে কৈছে খোৱা পানী বা ক'ত ক'ত পানী ব্যৱহৃত হয়। এতিয়া কথাটো হ'ল, বৰষুণৰ সময়ত যদি টিনপাতৰ ঘৰ থাকে বা যদি খেৰৰ ঘৰ থাকে, অতি সাধাৰণভাৱে টিনপাতৰ পৰা জেগাটোত আপুনি যদি এডাল প্লাষ্টিকৰেই পাইপেৰে হওক বা এটা আপুনি ছিষ্টেম এটা বনাই লৈ সেই পানীটো যদি আপুনি তলৰ ফ্ল'ৰত বা মাটিৰ কাষত এটা টেংকি এটা বনাই আপুনি সংৰক্ষণ কৰি থৈ দিয়ে, যদি সেই পানীটো আপুনি ফিল্টাৰিং কৰি আপুনি বিভিন্ন খোৱাৰ কামতো আপুনি ব্যৱহাৰ কৰিব পাৰে,

0: অন্যথা যদি আপোনাৰ ওচৰত খোৱা পানীৰ কাৰণে উপযুক্ত পৰিমাণৰ পানী আছে, সেই যিখিনি আপুনি বৰষুণৰ পানী সংৰক্ষণ কৰিছে, মানুহৰ দৈনন্দিন কামত গাড়ী ধোৱাৰ পৰা বিভিন্ন ধৰণৰ ফুলত দিয়া পানীৰ পৰা আদি কৰি বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়। গতিকে সেই যিটো সাধাৰণভাৱে আমি যিখিনি আমি ৰাখিলোঁ পানী ষ্ট'ৰ কৰি, সেই পানীখিনি আমি ঘৰুৱা দৈনন্দিন বিভিন্ন কামত আমি কি কৰিব পাৰোঁ, খটাব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আপোনাৰ মানে যিটো নিয়মত আমি পানীখিনি সংৰক্ষণ কৰিব লাগে খুবেই সুবিধাজনক, কাৰণ আমাৰ যিটো অসমখন বিশেষকৈ আমাৰ মৌচুমী জলবায়ুৰ অন্তৰ্গত আমি এখন ৰাজ্য, ইয়াত এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ বা আগষ্ট মাহলৈকে খুব বৰষুণ বেছিকৈ হয়। গতিকে এই সময়খিনিত আমি মানে অতিৰিক্ত যিখিনি পানী, আমি আচলতে অতিৰিক্ত পানীখিনি এনেই মাটিৰ ওপৰে বৈ যোৱাতকৈ আমি যদি কিছু পৰিমাণে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, মই ভাবোঁ আজিৰ দিনত আমাৰ এই মানে আপোনাৰ গ্ল'বেল ৱাৰ্মিং এই দিনত য'ত আমাৰ পানীৰ খুবেই নাটনি হৈ গৈছে, আমিতো আজিও আমি খুব আমাক আমি মানে গৌৰৱবোধ কৰোঁ যে আমি অসমত যথেষ্ট পৰিমাণৰ পানী এতিয়াও পাই আছোঁ, কিন্তু ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত যদি আপুনি চাই বা বিদেশৰ বহুত যদি আপুনি ৰাষ্ট্ৰত চাই, পানীৰ সমস্যাত বহুত দেশ ভুগিছে। বহুত আপোনাৰ যদি আপুনি চহৰ অঞ্চল নগৰ অঞ্চল চাই, জনসংখ্যা যেনেকৈ বৃদ্ধি পাইছে, ইতিমধ্যে কোৱা হৈছে যে 2050 চনৰ ভিতৰত পৃথিৱীৰ বহু এনেকুৱা অনুন্নত দেশবিলাক, পিছপৰা দেশবিলাকত নগৰ অঞ্চল বৃদ্ধি পাব। গতিকে নগৰ অঞ্চল যিমানে বৃদ্ধি পাব আমাৰ পানীৰ প্ৰয়োজনীয়তা সিমানেই বৃদ্ধি পাব। গতিকে আমি আচলতে এই যিখিনি সাধাৰণভাৱে কৰিব পৰা কাম, আমি হয় নগৰ অঞ্চলত নহয় গাঁও অঞ্চলত আমি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।
1: সকলো ধৰণৰ পানী আমি সংৰক্ষণ কৰাৰ সম্ভাৱনা আছে, মানে আমি ব্যৱস্থা লোৱাৰ প্ৰথম কথা হৈছে যে আমি যে প্ৰাকৃতিকভাৱে যদি আমি বৰষুণৰ পানী যদি সংৰক্ষণ কৰিব খোজোঁ, তেতিয়াহ'লে আমাৰ গছ গছনি যদি যথেষ্ট পৰিমাণে ৰুওঁ, মানে পৰিষ্কাৰ কথা হৈছে যেতিয়া বৰষুণৰ পানী গেজোপা গছত পৰে তেতিয়া ডাঙৰ টোপালটো গছৰ পাতটোত পৰি ভাঙি যায়, সৰু সৰু হয় আৰু তাৰ গতিবেগটো কমি যায়, কমি গ'লে লাহেকৈ আহি পেলাই মাটিত পৰেহি, আৰু সেই তেনেকৈ ধৰণে পৰাৰ ফলত আৰু মাটিৰ ক্ষয় সাধনটো কমি যায়। যিবিলাক আমাৰ যে ধৰক এই আমাৰ চহৰতে আমি দেখা পাওঁ যে আমি খুব দ্ৰুত গতিত পানী বৈ আহে, পাহাৰৰ পানী বৈ আহে, আহি পেলাই গোটেই তলখন একেবাৰে বোকাৰে ভৰি যায়। গতিকে সেই বস্তুবিলাক আজি যদি গছ গছনি যথেষ্ট পৰিমাণে থাকে তেতিয়াহ'লে তেনেকুৱা সমস্যাবিলাক নহয়, তাৰমানে ক্ষয় সাধনৰ হেৰিটো কমি যায়। আৰু যাৰ ফলত যদি বৰষুণ যেতিয়া পানী যেতিয়া খুব শ্ল'লি যেতিয়া আহে তেতিয়া সেই পানী মাটিৰ তললৈ সোমাবলৈ সুবিধা পায়। মাটিৰ তললৈ সোমালে মানে গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ হয়, ৰিচাৰ্জ হ'লে তেতিয়া হয়তো আমি কুঁৱাটো অকণমান খান্দিলেই আমি পানীখিনি পাম। কিন্তু যদি এই সুবিধাটো নাথাকে তেতিয়াহ'লে মৰুভূমি অঞ্চলত যিটো ঘটনা ঘটে, যিটো অৱস্থা হয়, সেই অৱস্থালৈ এইটো সলনি হৈ যায়। আজি গুৱাহাটীবাসীৰ কি বহুতবিলাক ঠাইত ইমান পানীৰ গ্ৰাউণ্ড ৱাটাৰ লেভেল এতিয়া ইমান তললৈ গৈছে যে এতিয়া ডিপ টিউবৱেল খান্দি পেলাই বহুত ধকৈ খান্দিবলগীয়া হয়। গতিকে তাৰ পৰাহে আমি মানে গতিকে খৰচ পাতিৰ কথাটো বেলেগেই, কিন্তু এই যে ডিপ টিউবৱেল যিমান তললৈ আমি খান্দো, অৰ্থাৎ আমি যিমান তলৰ পৰা পানী উলিয়াওঁ সিমানে তাৰমানে ওপৰ ভাগটো শুকান হ'বলৈ আৰম্ভ কৰে। শুকান হোৱাৰ লগে লগে গছ গছনি গছাটো টান হৈ যায়, গছ গছনি কমিলে আমাক খেতি পথাৰ বা হেৰি ফল মূল
2: আছে।
1: গতিকে সেইকাৰণে এই গোটেইখিনি কথা হয়।
0: আৰু মই লগতে এটা যোগ দিব বিচাৰিছোঁ, আজিকালি আপুনি নিজেই চাবচোন যে বৰষুণৰ তাৰতম্যটো, আগতে আমি আচলতে আমি ভৱিষ্যতবাণী কৰিব পাৰিছিলোঁ যে এপ্ৰিল মাহৰ পৰা বৰষুণ দিব, ৰেগুলাৰ অলপ অলপকৈ বৰষুণ দিব, কিন্তু এতিয়া আপুনি চাবচোন ধৰক তিনিদিন চাৰিদিন বৰষুণ নাই, সদায় ৰ'দ দি আছে, ৰ'দ দি আছে, ৰ'দ দি আছে, হঠাৎ এদিন বৰষুণ আহিল, তিনি ঘণ্টা ইমান জোৰে বৰষুণ দিলে যে আপোনাৰ পানীৰে উপচয় হৈ গ'ল। গতিকে বৰষুণৰ মানে তাৰতম্যটো লাহে লাহে দিনক দিনে খুব সলনি হ'ব ধৰিছে। গতিকে এইটো ক্ষেত্ৰত আমাৰ বৰষুণৰ তিনিটা প্ৰকাৰ আছে, এটাটো হয় আমাৰ আভ্যন্তৰীণ পৰিচালন বৰষুণ, এটা হৈছে পাহাৰীয়া বৰষুণ, আৰু এটা হৈছে আপোনাৰ চাইক্লনিক বৰষুণ সাধাৰণতে। কিন্তু যিটো আভ্যন্তৰীণ পৰিচালন বৰষুণ, সেইটো আমাৰ যিটো মৌচুমী জলবায়ুৰ যেতিয়া ঘটি থাকে সেইখিনি সময়ত হোৱা বৰষুণটোক আচলতে আমি আভ্যন্তৰীণ পৰিচালন বৰষুণ বুলি কওঁ। সেই সময়ত হোৱা বৰষুণটোৰ সময়তে সেই আমাৰ বৰদৈ চিলা যিবিলাক বতাহ এইবিলাক যে আহে, এইখিনি সময়ত বৰষুণটো সাধাৰণতে দেখা যায়। কিন্তু আজিকালি হ'লেও মই ইতিমধ্যে আপোনাক জনাইছোঁ তাৰতম্য হৈছে বৰষুণৰ। গতিকে আপুনি যিটো বিচাৰিছে কেনেকৈ কৰাটো প্ৰয়োজন আচলতে, গতিকে মানুহে আচলতে আজিকালি যিটো মই কৈছোঁ যে তিনিদিনৰ কেতিয়াবা বৰষুণ নিদিয়ে, আকৌ হঠাৎ বেছিকৈ বৰষুণ দিয়ে, গতিকে বেছিকৈ বৰষুণ দি থকা সময়তেই আচলতে মানুহৰ দৈনন্দিন কামৰ বাবে পানীৰ প্ৰয়োজন। সেইখিনিৰ কাৰণে আচলতে প্ৰত্যেক ঘৰ মানুহেই মই বিচাৰোঁ যে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থাটো কৰক। ইতিমধ্যে মই আপোনাক জনাবলৈ পাই সুখী হ'ম যে ভাৰত চৰকাৰ বা অসম চৰকাৰৰ মেণ্ডেট আছে যে আপুনি যদি যিকোনো ইনষ্টিটিউশ্যন হওক, শিক্ষানুষ্ঠান হওক,

0: অফিচক আপুনি যদি বৰষুণৰ পানী আপুনি মানে সংৰক্ষণ কৰাৰ যদি তাত যদি আমাৰ ব্যৱস্থা কৰি ৰাখে সেইটোত এক্সট্ৰা কিছুমান নম্বৰ পায় যিকোনো ধৰণৰ ধৰক এছেচমেণ্টত। গতিকে আমাৰ এই ক্ষেত্ৰত আমাৰ ধৰক বিভিন্ন শিক্ষানুষ্ঠানে ইতিমধ্যে বা অফিচবিলাকে সেইটো পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে। এইটো হ'ল মই কৈছোঁ আপোনাক আভ্যন্তৰীণ যিটো পৰিচালন বৰষুণ। ঠিক তেনেদৰে পাহাৰত কিছুমান কি হয় উপকূলীয় অঞ্চলত সাগৰৰ পৰা বতাহটো আহি পাহাৰত খুন্দা খাই ওপৰলৈ উঠি তাত খুব বৰষুণৰ সৃষ্টি কৰে পাহাৰত। আৰু আমি জানো যে পাহাৰতো যিহেতু ঢাল বহুত বেছি আমি তাৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত যিটো তললৈ নামি অহা গতিত সেই পানীটো আমি বিভিন্ন ধৰণে শ্লপিঙৰ সহায়ত আমি ক'ৰবাত পাহাৰৰ ওপৰতে সংৰক্ষণ কৰিব পাৰোঁ। আৰু নহ'লেও আমি কি কৰিব পাৰোঁ পাহাৰৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰক আপোনাৰ ঔষধ ধৰক 400 মিটাৰ 300 মিটাৰ 200 মিটাৰ তাত আমি কিছুমান আমি বান্ধ সৃষ্টি কৰিব পাৰোঁ। বান্ধ সৃষ্টি কৰি বৰষুণৰ পানীটো এনেই পাহাৰৰ ওপৰেদি বৈ অহাতকৈ সেই বান্ধবিলাকৰ মাজেৰে গৈ কোনো এটা নিৰ্দিষ্ট যদি জেগাত সি যদি পৰেগৈ জমা হয় তাৰ পৰা আমি আকৌ তাক ফিল্টাৰিং কৰি হওক বা পাইপিং কৰি হওক আমি আনি কিনে পাহাৰৰ বিভিন্ন অঞ্চলত থকা মানুহবিলাকৰ ঘৰে ঘৰে আমি পানীটো দিব পাৰোঁ। ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পাহাৰীয় অঞ্চলত এইবিলাক ব্যৱস্থা ইতিমধ্যে কৰিছে। কিছুমান নেচাৰ বেছ এডাপ্টেশ্যন পৰিৱেশৰ লগত সামঞ্জস্য ৰাখি এনেকুৱা ধৰণৰ বহুতখিনি কাম কৰিছে আৰু সুফলো হোৱা দেখা গৈছে। গতিকে বৰষুণৰ পানীৰ সংৰক্ষণটো আচলতে আমাৰ বহুতে কৰিছে ইতিমধ্যে, কিন্তু ইয়াৰ ক্ষেত্ৰত মই ভাবোঁ আৰু কিছু সজাগতাৰ প্ৰয়োজন। মানুহ সজাগ হ'লেহে আমি এই কামটো আগবাঢ়িব পাৰিম আৰু এই কামটো যদি আমি কৰিব পাৰোঁ পানীৰ যিটো আপুনি সমস্যাৰ কথা ক'লে আমি বহুত পৰিমাণে ইয়াৰ পৰা আমি লাভ হ'ব।
1: হয়, আপুনি এইটোৱে ক'ব বিচাৰিছে যে যিটো সমতল অঞ্চলত যিটো বৰষুণৰ পানী সংৰক্ষণ কৰাৰ পদ্ধতি আৰু পাহাৰীয়া অঞ্চলত যিটো বৰষুণৰ পানী সংৰক্ষণ কৰাৰ পদ্ধতি বেলেগ
2: বেলেগ
1: বেলেগ
2: বেলেগ সেইটো হয়। আৰু মানে কথাটো এনেকুৱা, এই ধৰক এতিয়া সমতল ভূমি আৰু যিবিলাক পাহাৰীয়া অঞ্চলত তাতে বৰষুণটো বেলেগ বেলেগ। যেনে এতিয়া ধৰক উদাহৰণস্বৰূপে আমাৰ উত্তৰ পূব
1: প্ৰকাৰটো বেলেগ,
2: অপ্ৰকাৰটো বেলেগ বেলেগ। এতিয়া উদাহৰণস্বৰূপে আমাৰ উত্তৰ পূব ভাৰতৰ এতিয়া মেঘালয় ধৰক, এতিয়া মেঘালয় মালভূমিৰ উত্তৰ পূবলৈ যিটো মানে মৌচুমী বতাহ প্ৰবাহিত হয় সেইটো তাৰ ওপৰত দি উঠি পেলাই তাতে প্ৰচণ্ড বৰষুণ হয়। গতিকে আৰু সেই বৰষুণ হোৱাৰ কাৰণে তাৰ কাষৰ যিবিলাক সমান ঠাই আছে সেইবিলাক ঠাইত মানে বৃষ্টিপাতৰ পৰিমাণ একেবাৰে কম তাৰ তুলনাত। কিন্তু এই একেখন এতিয়া অসমতে ধৰক, অসমতে এতিয়া হিমালয়ৰ কাষত থকাৰ কাৰণে আমাৰ যিখন তিনিখন ধৰক হেৰি তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ এইখন যদি জিলাত চাওঁ তেতিয়াহ'লে বছৰে প্ৰায় 200 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয়। কিন্তু এইখন ৰাজ্যতে থকা আমাৰ এই পশ্চিমফালৰ যিখিনি হেৰি তাতে বৰষুণৰ পৰিমাণ অত্যন্ত কম। উদাহৰণস্বৰূপে আপোনাৰ লংকা লামডিং সেই এলেকাত বৰষুণৰ পৰিমাণ 100 চেণ্টিমিটাৰতকৈ কম হয় বছৰত। গতিকে ইয়াত 200 চেণ্টিমিটাৰতকৈ বেছি হয়, ইয়াত 100 চেণ্টিমিটাৰ কম হয়। ইয়াৰ কাৰণ হ'ল তাৰ স্থানটো এনেকুৱা যে যাৰ কাৰণে মৌচুমী বতাহে আহি পেলাই তাতে বৰষুণটো দিয়া নাই। এনেকুৱা ধৰণৰ পাৰ্থক্য তাৰমানে একেখন ঠাইতে ওচৰে ওচৰলৈকে বহুত জেগাত আছে। গতিকে এনে অৱস্থাত তাৰমানে যি জেগাত বৰষুণৰ পৰিমাণটো কম সেই জেগাত যাতে বৰষুণৰ পানীখিনি যাতে ভালকে সংৰক্ষণ কৰি কৰা হয় সেই ক্ষেত্ৰত কিন্তু ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন আছে। এতিয়া ধৰক গাঁৱে ভূঞে এতিয়া ঘৰত টিঙৰ ওপৰত আমি পানী পৰে, সেই টিঙৰ ওপৰত পানীখিনি এনেই পৰিবলৈ দিয়াতকৈ সেইখিনি পানী যদি আমি খাল এটা খান্দি তলত যদি আমি এটা টেংকি এটা বনাই পেলাই সেই পানীখিনি যদি আমি তাত ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি যেতিয়া আমাৰ প্ৰভাৱ পানীৰ অভাৱ হয় তেতিয়া আমি সেইখিনি পানী ব্যৱহাৰ কৰিব পাৰোঁ।
1: প্ৰথম বৰষুণৰ পানীখিনি সংৰক্ষণ কৰাটো ইমান উচিত নহয় বুলি কোৱা হয় যে যিখিনি দূষিত পদাৰ্থ সেইখিনি ধুই আনে, গতিকে সেইখিনি সংৰক্ষণ কৰাটো উচিত।
2: আমি ল'ৰা ছোৱালীবিলাককো কওঁ যে যেতিয়া প্ৰথম দিনা বৰষুণ দিয়ে তিতিব নালাগে, তাৰ দুই এদিনৰ পিছত তাৰপিছতে তুমি বৰষুণৰ আনন্দ লোৱা, কিন্তু সেই তাৰ আগতে কৰিব লাগে, তাৰ কাৰণটো হ'ল এইটো।
1: হয়, এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এচিড বৰষুণ যিটো হয় সেইটো আমিতো দেখি পেলাই আমি গম নাপাওঁ যে এইটো এচিড বৰষুণ
2: হয়,
1: সেই পানীটো সংৰক্ষণ কৰিব নালাগে।
2: হয়,
1: আমি কেনেকৈ গম পাম যে সেইটো এচিড বৰষুণ হয় নে সাধাৰণ বৰষুণ হয়?
2: এইটো সেয়াই প্ৰথমতে যেতিয়া বৰষুণটো হয় সেই সময়ৰ বৰষুণটোত এনেকুৱা ধৰণৰ সমস্যাটো থাকে, গতিকে সেইখিনি পানী পৰাপক্ষত
1: সংৰক্ষণ
2: কৰা উচিত নহয়। কিন্তু বৰষুণ দুদিনমান হোৱাৰ পিছত নিৰ্মল পানী ঠিকেই আহে, গতিকে তেতিয়া আৰু সেইবিলাকৰ সমস্যাটো নাথাকে। কিছুমান ঠাইত কেতিয়াবা যেতিয়া বিশেষ ধৰণৰ বৰষুণ বতাহ বলে তেতিয়া তাৰ বৰষুণৰ কোৱালিটিটো মানে হেৰিটো অকণমান সালসলনি হয়, কিন্তু সেইটো সামান্য হয়, গতিকে সেইটো ইমান মানুহৰ প্ৰভাৱ নেপেলায়।
0: আৰু সাধাৰণতে আচলতে ছাৰ এই উদ্যোগিক অঞ্চল খুব

0: মানে য'ত উদ্যোগ বহুত আছে
1: অঁ সেই
0: তাত, তাৰ পৰা নিৰ্গত হোৱা গেছ বা এইবিলাকে যিটো বায়ু আমাৰ প্ৰদূষণ কৰে, সাধাৰণতে আমি সেই অঞ্চলবিলাকত অলপ বৰষুণৰ যিটো প্ৰকাৰটো সেইটো অলপমান, যিটো আপুনি ক'লে এচিড ৰেইন, মই সেইটোৰ নিচিনা কিছুমান বৰষুণ আমি কিছুমান দেখা পাওঁ। কিন্তু সাধাৰণতে আমাৰ অসমত তেনেকুৱা আমি ধৰণৰ বৰষুণ আমি সাধাৰণতে দেখি নাপাওঁ। কিন্তু যিটো আপুনি কৈছে যে প্ৰথম দিনৰ বৰষুণ, আচলতে বেলেগ কথা নাই, আমাৰ জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে, গাড়ী মটৰ এইবিলাক বৃদ্ধি পাইছে, এইবিলাকে মানে আমাৰ গোটেই বায়ুমণ্ডল আচলতে প্ৰদূষিত কৰিছে। গতিকে যেতিয়া বৰষুণটো আহে, বায়ুত থকা সেই বিভিন্ন পদাৰ্থবোৰ মিক্স হৈ সেই বৰষুণটো আচলতে ক্ষতিকাৰক বুলি আমি অলপ ভাবোঁ। আচলতে সেইকাৰণে আমি সেইটোক সংৰক্ষণ কৰাতকৈ তাৰ পিছৰ যিখিনি বৰষুণ আহে সেইখিনি সংৰক্ষণ কৰিলে আমাৰ কাৰণে যথেষ্ট উপকৃত হয়।
2: হয়, আপুনি যিটো ক'লে যে পাহাৰীয়া অঞ্চলত এতিয়া চৰকাৰে যথেষ্ট পৰিমাণে সা সুবিধা দিছে বৰষুণৰ পানী সংৰক্ষণৰ কাৰণে, তেনেকৈ সমতল ভূমিটো দিছে নেকি? তেনেকুৱা
0: যথেষ্ট আছে। আপুনি যদি ইণ্টিগ্ৰেটেড ৱাটাৰছেড মেনেজমেণ্ট প্ৰগ্ৰেম বুলি এটা IWMP বুলি আমাৰ ষ্টেট নডেল এজেঞ্চি আছে এটা, সেইবিলাকে কি কৰে, এই যিটো মই ক'লোঁ যে আপোনাৰ বিশেষকৈ কৃষি প্ৰধান অঞ্চলসমূহত য'ত নেকি জলসিঞ্চনৰ ব্যৱস্থা নাই, আমাৰ আচলতে আমি জলসিঞ্চনৰ ক্ষেত্ৰত বহুত পিছপৰি আছোঁ। আমি নদীৰ পৰা আমি পানী আনিকে আমি কানেক্টিং কৰি কেনেলৰ থ্ৰুৱেদি আমি খেতিপথাৰত দিব পৰা নাই। গতিকে তেনে ক্ষেত্ৰত আপুনি যদি গাঁওবিলাকত যায়, আমি যদি গাঁওবিলাকত যায়, আপুনি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ গাঁওবিলাকত যায়, আপুনি দেখি পাব যে ডাঙৰ ডাঙৰ পুখুৰী চৰকাৰে খন্দাৰ ব্যৱস্থা কৰিছে আৰু সেই পুখুৰীবিলাকত যথেষ্ট পানী তাতে সংৰক্ষণ কৰি ৰাখে বা বৰষুণৰ পানী জমা হয়। আৰু যেতিয়া আপোনাক খেতিপথাৰৰ যিখিনি সময়ত খেতিয়কক পানীৰ প্ৰয়োজন, যদি বৰষুণ নিদিয়ে, সেই তাৰ পৰা সেই পুখুৰীবিলাকৰ পৰা পাইপিঙৰ জৰিয়তে বা সৰু আপোনাৰ নলা খান্দি পানী জলসিঞ্চনৰ বাবে প্ৰস্তুত কৰি দিয়ে। গতিকে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুফলো পোৱা গৈছে আৰু বহুতো সৰু সৰু মানে আপোনাৰ ৱাটাৰছেড বুলি আমি যিটো কওঁ আৰু সেইবিলাকত যথেষ্ট পৰিমাণৰ উৎপাদন বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু সমতল ভূমিত মই কৈছোঁ যে বিভিন্ন ধৰণৰ স্কীমৰ আণ্ডাৰত মানুহে যদি বিচাৰিছে যে ঘৰৰ বৰষুণৰ পানী টিঙৰ পৰা চালি দি পৰি অহা পানীখিনি যদি সংৰক্ষণ কৰিব বিচাৰে, বিভিন্ন ধৰণৰ স্কীম আছে, তেনেকুৱা স্কীমৰ আণ্ডাৰত যদি মানুহে লগাব বিচাৰে লগাব পাৰে মানুহে।
2: এইখিনি চৰকাৰে সুবিধা কৰি দিয়ে
0: চৰকাৰে।
2: এইখিনিতে আৰু এটা মোৰ জানিবৰ মন গৈছে বা মই শ্ৰোতাসকলৰ হৈও আপোনালোকক সুধিছোঁ যে প্ৰায়ে শুনা যায় ডাৱৰ বিস্ফোৰণ, আগতে যিটো আমি শুনা নাছিলোঁ সেইটো কেনেধৰণে হয় চমুকৈ যদি আমাক কৈ দিয়ে?
0: আচলতে যিটো আমাৰ বৰষুণ, ছাৰে ইতিমধ্যে আপোনালোকক জনাইছে যে আপোনাৰ বাষ্পীভৱনৰ সৈতে যিটো ওপৰত আমাৰ বতাহটো যায়, সেই বতাহটোৰ লগত আৰ্দ্ৰতা জমা হৈ থাকে, মানে হিউমিডিটি। আৰু যেতিয়া আমি নদী হওক, সাগৰ হওক, বা হ্ৰদ বা জলাশয়ৰ পৰা যেতিয়া সৌৰ শক্তিৰ বাবে এইটো ওপৰলৈ আপোনাৰ গতি কৰে, ওপৰত গৈ সেইটো কি হয়, ঘনীভূতকৰণ হয়, আমি এইটোক কনডেনছেশ্যন বুলি কওঁ। আৰু ঘনীভূত হৈ তাৰ ওজনটো বৃদ্ধি পায়, আৰু যেতিয়া ওজনটো বৃদ্ধি পায় আৰু তাৰ লগত বতাহৰ এটা তাত এটা মানে ৰিয়েকশ্যন হয়, তেতিয়া সেইটো ভাঙি বৰষুণৰ সৃষ্টি কৰে। বৰষুণো বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, বৰষুণৰ সৃষ্টি কৰে। এতিয়া সাধাৰণতে কি হয়, কিছুমান অঞ্চলত যদি বহুত বেছি পৰিমাণৰ এই ঘনীভূতকৰণ হয়, যদি ক্লাউডৰ যিটো ফৰ্মেশ্যন, আমি যদি কওঁ ডাৱৰৰ ফৰ্মেশ্যন এটা আছে, কুমুলিও নিম্বাছ ক্লাউড ডাৱৰ, সেইটোৰ পৰা সাধাৰণতে বৰষুণ হোৱা দেখা যায়। আমাৰ যিটো নৰ্মেল কনভেকশ্যনেল গতিকে তাৰ পৰা আমি বৰষুণ হোৱা দেখা পাওঁ। কিন্তু যেতিয়া এইটোৰ ঘনীভূতকৰণটো চাইজটো ডাঙৰ হ'ব আপোনাৰ, কেতিয়াবা হঠাৎ বৃহৎ আকাৰৰ হ'ব, তেতিয়া হঠাৎ সেইটো ভাঙি পৰি নৰ্মেল বৰষুণ হোৱাৰ নিচিনাকৈ অতিমাত্ৰা বৰষুণৰ সৃষ্টি কৰে। সাধাৰণতে আমি যেতিয়া কওঁ যে এটা সৰু এৰিয়াত, চাপ'জ আপোনাৰ 30 বা 40 বৰ্গ কিলোমিটাৰ এৰিয়াত যদি আপোনাৰ খুব কম সময়ৰ ভিতৰত 100 মিলিমিটাৰতকৈ বেছি বৰষুণ বা 4 ইঞ্চিতকৈ বেছি বৰষুণ হয়, সেইটোকে ডাৱৰৰ বিস্ফোৰণ বুলি কোৱা হয় সাধাৰণতে। গতিকে আমি এইটো ভাবি লওঁ যে এটা বৃহৎ ডাৱৰৰ টুকুৰা ভাঙে, তাত যিখিনি শক্তি সঞ্চয় হৈ আছিলে বৰষুণৰ শক্তি, সেই গোটেইখিনি খুব কম সময়ৰ ভিতৰত যেতিয়া তললৈ সৰি পৰিব, সেই গোটেই কাৰ্যপ্ৰণালীটো আমি সাধাৰণতে কি বুলি কওঁ, ডাৱৰৰ বিস্ফোৰণ বুলি কওঁ। আৰু যিহেতু একে খুব কম সময়তে এটা সৰু জেগাত বহুত পৰিমাণৰ বৰষুণ যেতিয়া হ'ব, আৰু সেই বৰষুণটোৱে বিভিন্ন নদী জান জুৰিৰে আহি আমাৰ সমতল অঞ্চলত বিভিন্ন ধৰণৰ বানপানীৰ সৃষ্টি কৰে, দুৰ্যোগৰ সৃষ্টি কৰে, যিটো আমি এতিয়া আমি দেখা পাইছোঁ আমাৰ শিৱসাগৰ অঞ্চলত, যোৰহাট অঞ্চলত
2: আছে। হয়, আমি বৰষুণৰ পানী সংৰক্ষণৰ বিষয়ে ভালেখিনি কথা আলোচনা কৰিলোঁ আৰু আপোনালোকৰ পৰা এইটোও জানিলোঁ যে চৰকাৰেও এই ক্ষেত্ৰত আগভাগ লৈছে বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিবলৈ, সেইটো পাহাৰীয়া অঞ্চলতেই হওক বা সমতল ভূমিতে হওক। গতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ জনসাধাৰণক যে আপোনালোকে আপোনালোকৰ ঘৰৰ যিখিনি বৰষুণৰ পানী হয় সেইখিনি আপোনালোকে সংৰক্ষণ কৰক, আমাৰ চহৰতেই হওক বা গাঁৱতেই হওক, প্ৰতিজন নাগৰিকেই আমি যিটো পানীৰ দুৰ্যোগ পাই আহিছোঁ আমি, গতিকে বৰষুণৰ পানীখিনি সংৰক্ষণ কৰি আপোনালোকে খেতিপথাৰত ব্যৱহাৰ কৰক বা নিজৰ দৈনন্দিন যিখিনি ব্যৱহাৰ

কৰিবলগীয়া পানী আছে তাৰ সলনি বৰষুণৰ পানী সংৰক্ষণ কৰি সেইখিনিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে তেওঁলোক আগুৱাই আহক আৰু চৰকাৰী যিখিনি আঁচনি আছে সেইখিনিৰ জৰিয়তে বৰষুণৰ পানী সংৰক্ষণ কৰক। আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ, আপোনালোকে ভালেখিনি কথা আমাক জনালে। আজিৰ আমাৰ সময়ো হৈ আহিল, আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজন আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ প্ৰদীপ শৰ্মা আৰু ডক্টৰ ধনজিৎ ডেকাই, আদৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতেই শুনক লয় শ্ৰব্য সংকলনটিৰ পৰা পাপৰি শৰ্মাৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকলে লয় শব্দসংকলনটিৰ পৰা পাপৰি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্ৰোতাসকলে অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কল্পনা শ্ৰব্য সংকলনটিৰ পৰা টুটুমণি দত্তৰ কণ্ঠৰ এটি গীত।

0: শ্রোতাসকলে টুটুমণি দত্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্ৰোতাসকলে অসমীয়া সৰ্বসফুৰাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ প্ৰথম ভালপোৱা সৰ্বসংকলনটিৰ পৰা গায়ত্ৰী শৰ্মাৰ কণ্ঠৰ এটি গীত।

0: की रक्षा के लिए एकीकृत व्यवस्था पर बल दिया। दिल्ली सरकार ने कहा, नीट परीक्षा विरोध प्रदर्शनों में शामिल लोगों के खिलाफ कोई कानूनी कार्रवाई नहीं होगी, आपराधिक पृष्ठभूमि वाले लोगों को कोई छूट नहीं दी जाएगी। अमरीका और ईरान के बीच मिसाइल हमले तेज, पश्चिम एशिया संघर्ष की तत्काल समाधान की उम्मीद कम हुई। गुजरात और मध्य महाराष्ट्र में कल मूसलाधार वर्षा का रेड अलर्ट जारी, उड़ीसा में बाढ़ की स्थिति गंभीर। और राष्ट्रमंडल खेलों में भाला फेंक में नीरज चोपड़ा, रोहित यादव और यशवीर सिंह ने तथा ट्रिपल जंप में प्रवीण चित्रवेल और शिल्वा प्रभु ने फाइनल के लिए क्वालिफाई किया। इसके साथ ही समाचार संध्या का यंग समाप्त हुआ। नमस्कार।
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন এআইৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ চিত্ৰগীত। অনুষ্ঠানৰ পুনতে শুনক অন্য এক যাত্ৰা চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকলে অন্য এক যাত্ৰা চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু তৰালি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ প্ৰথম ৰাগিনী চিনেমাখনৰ পৰা মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে প্ৰথম ৰাগিনী চিনেমাখনৰ পৰা মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মমতাজ চিনেমাখনৰ পৰা ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীত।

0: শ্রোতাসকলে মমতাজ সিনেমাখনৰ পৰা ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছোঁ অন্য এক যাত্ৰা চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

0: ইমানপুৰে শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

জীবন আলীৰ যুগলবন্দী। এই মাহৰ অতিথি অধ্যাপক দম্পতি ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিছে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই।

0: তেতিয়া
1: শুনিবলৈ পাব অহা 2 আগষ্ট দেওবাৰে নিশা 9:30 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ফেচবুক লাইভযোগে ভালেমান তথ্য সদৰি কৰাৰ লগতে চৰকাৰে চলাই অহা প্ৰচেষ্টাৰ বিষয়েও জনসাধাৰণক অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাম্প্ৰতিক বানত উজনি অসমৰ 4খন জিলা, বিশেষকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাটৰ 19টা ৰাজহ চক্ৰৰ 1131খন গাঁও ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে। জিলাকেইখনৰ 9,96,066 লোক বানত প্ৰভাৱিত হোৱাৰ লগতে বৰ্তমান 195টা শিবিৰত মুঠ 67,694 লোকে আশ্ৰয় লৈ আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই বানত বহু পৰিয়ালৰ ঘৰ দুৱাৰকে ধৰি অনেক সা সামগ্ৰী নষ্ট হোৱাৰ লগতে 377টা অংগনবাড়ী কেন্দ্ৰ, 598খন বিদ্যালয় আৰু ভালেসংখ্যক চৰকাৰী আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, জনহিতৈষী সংগঠন আদিয়ে বান সাহায্য আগবঢ়োৱাৰ সমান্তৰালভাৱে চৰকাৰেও সাহায্য আগবঢ়োৱাৰ কথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয় যে চৰকাৰে বান ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ উদ্দেশ্যে 19,469 কুইণ্টল চাউল, 3,622 কুইণ্টল দাইল আৰু 84,000 লিটাৰ মিঠাতেলৰ যোগান ধৰিছে। এতিয়াৰে পৰা বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ 8 কেজি চাউল, 4 কেজি দাইল আৰু 1 লিটাৰ মিঠাতেলৰ একোটাকৈ কিট দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইতিমধ্যে শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ এনে 2,000 কিট প্ৰেৰণ কৰা হৈছে। ইয়াৰে ভিতৰত শিৱসাগৰ জিলালৈ 2,37,513 কিট আৰু চৰাইদেউ জিলালৈ 63,000 কিট প্ৰেৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সম পৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। শিল্পী জুবিন গাৰ্গক অসম সাহিত্য সভাই মৰণোত্তৰভাৱে সংগীত সুধাকৰ অভিধা প্ৰদান কৰে। আজি অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত এটা অনুষ্ঠানত সাহিত্য সভাৰ আজীৱন সভ্য জুবিন গাৰ্গলৈ আগবঢ়োৱা এই অভিধা শিল্পীগৰাকীৰ হৈ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে গ্ৰহণ কৰে। এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে জুবিন গাৰ্গে ৰচনা কৰা সকলো গীত জুবিন সংগীত হিচাপে নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। সাহিত্য সভাই ছমাহৰ ভিতৰত জুবিন গাৰ্গ ৰচনাৱলী প্ৰস্তুত কৰিব বুলিও সভাপতি ডঃ গোস্বামীয়ে জানিবলৈ দিয়ে। অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি জুবিন গাৰ্গে আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে অসম সাহিত্য সভাই তেওঁক সংগীত সুধাকৰ অভিধাৰে বিভূষিত কৰা বুলিও সভাপতিগৰাকীয়ে প্ৰকাশ কৰিছে।

0: অসম লোকসেৱা আয়োগে আজি 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। মূল প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে পৰৱৰ্তী পৰ্যায়ত হ'বলগীয়া মূল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই প্ৰাৰম্ভিক পৰীক্ষাত ৰাজ্যৰ মুঠ 41,695 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত বাতৰি বুটলা পাৰিজাত সংঘৰ তত্বাৱধানত অনুষ্ঠিত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত জিলাখনৰ পানীগাঁও ওমপ্ৰকাশ দিনোদিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত গোপী নৃত্য, বৰগীত আধাৰিত নৃত্য, মাটি আখৰা আদি প্ৰদৰ্শন কৰাৰ লগতে ভূপেন্দ্ৰ সংগীত আধাৰিত নৃত্য, কোচ ৰাজবংশীসকলৰ কুশান নৃত্য আৰু বিহু নাচো প্ৰদৰ্শন কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি সূচনা, অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নৱজাগৰণ আনিব বিচৰা ছেমিকণ্ডাক্টৰ উদ্যোগত নিয়োগৰ বাবে দক্ষতা অৰ্জনৰ হেতু গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকত চলিত বছৰৰ পৰা 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম আৰম্ভ হ'ব। ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং এণ্ড স্মাৰ্ট অট'মেশ্যন নামৰ এই পাঠ্যক্ৰমত নামভৰ্তিৰ আবেদনৰ সবিশেষ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ৱেবছাইট www.aei.ac.in ত উপলব্ধ। আবেদনৰ অন্তিম তাৰিখ 31 জুলাই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ গজলৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে জগজিৎ সিঙৰ কণ্ঠৰ গজল শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ এটি গজল।

0: শ্রোতাসকলে লতা মঙ্গেশকাৰৰ কণ্ঠৰ গজল শুনিলে।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্রোতাসকলে গজলৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পাৰ্ভেজ মেহদীৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে পাৰভেজ মেহদীৰ কণ্ঠৰ গজল শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ফৰিদা খানমৰ কণ্ঠৰ এটি গজল।

এটি বিশেষ ঘোষণা। কাইলৈ পুৱা 9:20 পৰা প্ৰচাৰ কৰিবলগীয়া প্ৰভাতী তৰংগৰ বিষয়ে অংগদান জীৱনদান। আমাৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰটৰ যুটীয়া সঞ্চালক ডাক্তৰ পংকজ বৰুৱা, আঠ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰটৰ সজ্জনত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

জীবন আলীৰ যুগলবন্দী। এই মাহৰ অতিথি অধ্যাপক দম্পতী ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিছে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। অনুষ্ঠানত আজি শুনক পণ্ডিত নিখিল বেনাৰ্জীৰ চেতাৰ বাদন, ৰাগ ৰাগেশ্ৰী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 আৰু 10 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব 5:30 বজাত। আজিলৈ মই জুৰিমদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।